এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি বুধবাৰ 1948 জেঠ মাহৰ 5 দিন আৰু ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 20 তাৰিখ। ষ্টুডিঅ'ত মই সবিতা ডেকা। আজি মোৰ সৈতে কৰ্তব্যকক্ষত আছে ৰাহুল দেৱ বৰদলৈ আৰু নিয়ন্ত্ৰণ কক্ষত আছে নিজুম নাৰ্জাৰী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাই থওঁ। এই অধিৱেশনৰ 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 আমাৰ স্বাস্থ্য অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 7:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। লোকগীতৰ অনুষ্ঠান আজি পুৱা 9:30 শুনিবলৈ পাব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতহৰি। 10:00 এখনি আলেখ্য ফাট বিহুৰ পম খেদি, ৰঞ্জিত গগৈ ৰচিত আলেখ্যখনিৰ আজি একাদশ খণ্ডটি শুনিবলৈ পাব। ইয়াৰ ঠিক পিছতে কেইটিমান গীত শুনিবলৈ পাব। আজি দিনৰ 11:00, দুপৰীয়া 12:05, বিয়লি 3:00, সন্ধিয়া 6:45 আৰু নিশা 9:25 আঞ্চলিক বাতৰি, বিয়লি 1:40 আৰু সন্ধিয়া 7:10 অসমীয়া বাতৰি আৰু বিয়লি 4:00 আৰু নিশা 8:00 অসমীয়া মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। দুপৰীয়া 12:00 হিন্দী বাতৰি, বিয়লি 2:00 মিড ডে নিউজ ইন ইংলিছ, 2:15 মিড ডে নিউজ ইন হিন্দী, 5:00 হিন্দী বাতৰি, নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আজি বিয়লি 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱ তৰংগৰ পুনৰ সম্প্ৰচাৰ। 5:25 আগবঢ়োৱা হ'ব মহিলা শ্ৰোতাৰ উদ্দেশ্যে বিশেষভাৱে যুগুত কৰা অনুষ্ঠান আমৈ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:10 কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। সন্ধিয়া 7:00 অনুষ্ঠান পৰিচিতি, 7:05 এটি বৃন্দ গীত, ঋতু বিকাশ বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব 7:20, 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰী, নিশা 8:02 খেলপথাৰ। আজি নিশা 8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব উৎপল বৰাৰ মেণ্ডোলিন বাদন, 9:15 কেইটিমান ভজন শুনিবলৈ পাব। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি শুনিবলৈ পাব ক্ৰমে পণ্ডিত ৰবিশংকৰৰ চিতাৰ আৰু ওস্তাদ আল্লা ৰাখাৰ তবলাত ৰাগ জিনজতিৰ যুগলবন্দী আৰু পণ্ডিত ৰবিশংকৰৰ চিতাৰ আৰু ওস্তাদ আল্লা ৰাখা আৰু কানাই দত্তৰ তবলাত ৰাগ তিলক শ্যামৰ যুগলবন্দী। নিশা 10:00 আমাৰ কেন্দ্ৰৰ অনুষ্ঠানৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাক্ৰমে বন্দনা শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, মিলেশ্বৰ ডেকাৰ কণ্ঠৰ লোকগীত আৰু শেষত জিকিৰ শুনিলে ফাইজুদ্দিন আহমেদ আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ স্বাস্থ্য।
1: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। মাহেকীয়া স্বাস্থ্য বিষয়ক শিতান আমাৰ স্বাস্থ্য সজাই এয়া মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া। আজিৰ অনুষ্ঠানত আমি কথা পাতিম দাঁতৰ যতন আৰু বিভিন্ন ৰোগ, লগতে ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে কিছু কথা। আৰু তাৰ বাবে আমাৰ মাজত উপস্থিত আছে নগাঁৱৰ দন্ত বিশেষজ্ঞ ডাক্তৰ কুণাল মজুমদাৰ। ছাৰ নমস্কাৰ।
2: নমস্কাৰ।
1: ভালে আছে নিশ্চয়?
2: ভালে আছে, ভালে।
1: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: প্ৰথমে আমি দাঁতৰ যতন, দৈনন্দিন যতন আমি কিদৰে ল'ম সেই বিষয়ে অকণমান পাতি লওঁ। কাৰণ আমি যধে মধে ব্ৰাছ কৰোঁ আৰু যধে মধে ব্ৰাছ কৰাৰ কাৰণে হয়তো দাঁতৰ প্ৰাথমিক যিবিলাক বেমাৰ সেইবিলাক আৰম্ভ হ'বলৈ ধৰে। গতিকে দাঁতৰ যতন আমি দৈনন্দিন কিদৰে ল'ম সেই বিষয়ে জানি লওঁ।
2: হয়, দাঁতৰ মানে একচুৱেলি দাঁতৰ আমিতো দুবাৰকৈ ব্ৰাছ কৰিব লাগে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। বিশেষকৈ এবাৰ ৰাতিপুৱা উঠি পেলাই আৰু ৰাতি শোৱাৰ আগে আগে, আৰু ব্ৰাছ কৰা কিছুমান টেকনিক থাকে, সেইখিনি আপুনি জানিলে ভাল হয়। আৰু সেইখিনি আপুনি ডেণ্টিষ্ট এজন তালৈ গ'লে ডেণ্টিষ্টে দেখাই দিয়ে। আৰু কিছুমান ধৰক বহুতে হাৰ্ড ব্ৰাছ ইউজ কৰে যে বেছিকৈ ব্ৰাছ কৰিলে দাঁতটো খুব চাফা হ'ব, তেনেকুৱা কথা নহয়। ব্ৰাছ কৰা কিছুমান টেকনিক থাকে, সেই টেকনিকৰ মতে কৰিলে ভাল। আৰু
1: হয় মানে ব্ৰাছডাল খুব টানো হ'ব নালাগে।
2: হয়, সেই ছফ্ট মিডিয়াম তেনেকুৱা হ'লে ভাল হয়। আৰু
1: হয়, প্ৰথমে দাঁতৰ বেমাৰ বুলি ক'লে প্ৰথমে মনলৈ আহে দাঁত পোকে খোৱাৰ কথা।
2: হয় হয় হয়।
1: গতিকে পোকে যে খায় এই কথাটো কিমান বিজ্ঞানসন্মত বা ইয়াৰ প্ৰকৃত কাৰণবিলাক কি বাৰু সেই কথাখিনি কওকচোন।
2: হয়, পোকে খোৱা মানে সেইটো সেই বেক্টেৰিয়াই কয়, আৰু বেক্টেৰিয়াই খায়। চ' আমিতো বেক্টেৰিয়া দেখা নাপাওঁ চকু দি, সেইটো মাইক্ৰস্কোপত দেখা পায়। আৰু আৰু বাকী বিশেষকৈ এতিয়া বহুতে কয় চকলেট খালে বা মিঠা খালে আপোনাৰ দাঁত পোকে খায়, কিন্তু একচুৱেলি সেইটো নহয়। চকলেট খালে পোকে নাখায়, কিন্তু চকলেট খাই পেলাই যে আমি ব্ৰাছ নকৰোঁ, লেতেৰাকৈ ৰাখোঁ, তেতিয়া আপোনাৰ পোকে খায়।
1: হয়।
2: চ' আৰু বাকী বেক্টেৰিয়া লাগে, আমাৰ হজমৰ কাৰণে বেক্টেৰিয়া লাগে। বেক্টেৰিয়া নাথাকিলে আমাৰ খানা চানা হজম নহয়।
1: ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া দুয়োটাই থাকে যিহেতু।
2: হয় হয়।
1: আপুনি চকলেট খোৱাৰ কথা ক'লে বা বেছি মিঠা খালে, বেছি মিঠা খোৱাটো দাঁতৰ বেমাৰৰ কাৰণে এটা কাৰণ হ'ব পাৰে নেকি?
2: নাই, মই যেনে ক'লোঁ যে মিঠা খোৱাৰ কাৰণে নহয়, আমি খাই পেলাই যদি ব্ৰাছ নকৰোঁ, বস্তুটো লাগি থাকে, তেতিয়া আপোনাৰ পোকে খায়।
1: মানে সেইটো মিঠা বস্তু লাগি থাকিলেই হ'ব নে অন্যান্য বেলেগ খোৱা বস্তু লাগি থাকিলেও হ'ব পাৰে?
2: যিকোনো বস্তু, যিকোনো বস্তু লাগি থাকিলে তাৰপৰা এটা এচিড ওলায়, এচিডটো ওলাই পেলাই সেই দাঁতৰ ওপৰত যোনটো লেয়াৰ থাকে, সেই লেয়াৰটোক আপোনাৰ খহটা কৰি পেলায়।

0: কথা কৰাৰ পিছতে যোনটো বেক্টেৰিয়া আমাৰ মুখৰ ভিতৰত থাকে সেই বেক্টেৰিয়াটো তাত বহি যায় দাঁতৰ ওপৰত আৰু সি লাহে লাহে মানে দাঁতটো ডেমেজ কৰা আৰম্ভ কৰি দিয়ে।
1: হয়, আৰু আমি ভালকৈ ব্ৰাছেৰে দাঁত চাফা কৰিবলৈ আমি কেনেকৈ শিকিম, ক'ৰ পৰা শিকিম?
0: সেইটো কাৰণেতো প্ৰথম এনেই ডেণ্টিষ্টৰ তাত যাব লাগিব আৰু আজিকালি বাৰু ইউটিউব আহি গৈছে বা আপোনাৰ গুগলত আপুনি চাৰ্চ কৰি চাব পাৰে যে প্ৰপাৰ ব্ৰাছিং টেকনিক কেনেকুৱা হয়। চ' সেইটোৱে আৰু, বাকী ডেণ্টিষ্টৰ তাত গ'লে ডেণ্টিষ্টে দেখায় আৰু।
1: হয়, আৰু আমি যদি বয়সৰ হিচাপে চাবলৈ যাওঁ, একেবাৰে সৰুখিনি আৰু কিশোৰ কিশোৰী আৰু বয়োজ্যেষ্ঠখিনি, একেবাৰে সৰুখিনিৰ মাজত হোৱা আটাইতকৈ বেছি দাঁতৰ বেমাৰ কোনবিলাক আপুনি পৰিলক্ষিত কৰিছে?
0: মেইনলিটো আপোনাৰ হেৰিয়ে কৰে, একচুৱেলি বহুতে এতিয়া গাখীৰটো খাই থাকে, গাখীৰ টু ইয়াৰ্চলৈ খোৱাটো ভাল, তাতকৈ বেছি খালে আপোনাৰ দাঁত চব গজা আৰম্ভ হৈ যায় আৰু ৰাতি যোনটো আমাৰ ফিডিং কৰে আৰু ফিডিং কৰিবলৈ বহুতে গাখীৰটো এৰিব নিবিচাৰে। চ' সেই গাখীৰটো দাঁতৰ শিশুৰ চবো আপোনাৰ দাঁতত লাগি থাকে, লাগি থকাৰ কাৰণে আপোনাৰ সিহঁতৰ সোনকালে পোকে খাই দিয়ে।
1: হয়,
0: এনেই দুবছৰৰ পিছত খাব নালাগে, কিন্তু বহুতে ধৰক খায়ে থাকে, বিশেষকৈ ৰাতি খায়, ৰাতি খালে কি হয় সেইটো লাগি থাকে গোটেই ৰাতিটো, লাগি থকাৰ লগে লগে ৰাতি লাহে লাহে খোৱা আৰম্ভ কৰি দিয়ে পোকে।
1: আৰু বহুতৰ কেতিয়াবা কি হয়, সকলো ঠিকে থাকে, ঘপককৈ অকণমান আলুত খজুৱাবলৈ ধৰে বা ফুলি আহে আৰু সেই ফুলাটো লাহে লাহে ক্ৰমাত বিষলৈ ৰূপান্তৰিত হয়গৈ, ইয়াৰ কাৰণবিলাক কেনেকুৱা?
0: আলু ফুলাটো বহুত কাৰণ আছে, যেনেকৈ আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি হ'লে হয় আৰু বাকী পোকে খোৱাৰ পিছত যদি পোকটো আপোনাৰ বেছি ভিতৰলৈ গুচি যায় দাঁতৰ, তেতিয়া আপোনাৰ ইনফেকশ্যন হৈ যায়, মানে পোচ জমা হৈ যায়, পোচ জমা হোৱাৰ পিছত আলু চব ফুলি যায়, তাৰপৰা আপোনাৰ পোচটো জ্বলাই থাকে।
1: হয় হয়, আৰু মুখৰ কেতিয়াবা দুৰ্গন্ধ ওলোৱা দেখা যায় বহু লোকৰ, গতিকে তাৰ কাৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে?
0: সেইটো আপোনাৰ কেলকুলাছ বুলি কয়, টাৰ্টাৰ বা কেলকুলাছ, সেই যোনটো মই ক'লো খোৱাৰ পিছত ব্ৰাছ নকৰিলে তেনেকৈ থাকিলে, চ' টাৰ্টাৰটো আপুনি জমা হৈ সেইবোৰ টান হৈ যায়, পিছত সেইটো কেলকুলাছ বুলি কয়, পাথৰৰ নিচিনা হৈ যায়, দাঁতৰ গুৰিত লাগি থাকে আৰু সেইটো কাৰণে আপোনাৰ গোন্ধটো ওলায়। আৰু কেতিয়াবা হয় আপোনাৰ বোলে খালী পেটত আছে, বহুত দেৰি আপুনি খোৱা নাই, তিনি ঘণ্টা মূৰে মূৰে একো মিল লোৱা নাই বা পানী কমকৈ খাইছে, গোন্ধটো তাৰ কাৰণে ওলায়, সেইটো ভিতৰৰ পৰা ওলায় আৰু একদম ষ্টমাক পেটৰ পৰা, আৰু বাকী দাঁতৰ পৰা আপোনাৰ আলুখিনিৰ কাৰণে হয় আৰু, বোলে তেজ ওলাই থাকে আলুৰ পৰা বা পাথৰ চাথৰ জমা হৈ আছে, সেই তাৰ পৰা আপোনাৰ গোন্ধটো ওলায়।
1: হয়, আৰু ইয়াৰ চিকিৎসাবিলাক কেনেকুৱা ধৰণৰ হয়?
0: তাৰ কাৰণে আমি স্কেলিং বুলি কয়, স্কেলিং কৰিব লাগে, আপোনাৰ ধৰক ছমাহ বা এবছৰ এবাৰ স্কেলিং কৰিলে ভাল আৰু, এটলিষ্ট একচুৱেলি চেকআপ এটা কৰিলে ভাল, চেকআপত গম পোৱা যাব যে আপোনাৰ পাথৰ হৈছে নাই হোৱা, কাৰোবাৰ অলপ বেছিকৈ হয় পাথৰ, কাৰোবাৰ কমকৈ হয়, চ' অলপমান হ'লে কৰি দিয়াটো ভাল, সেইটো নকৰিলে পিছত লাহে লাহে আলু চব ফুলে, তেজ ওলায়, গোন্ধ হ'ল ওলায়, আৰু আপোনাৰ পাইৰিয়া বুলি যোনটো কয় সেই পিছত গৈ পাইৰিয়া হৈ গৈ দাঁত লৰি যায়, মানে আপোনাৰ বোনটো খাই দিয়ে, বিশেষকৈ বোনটো খাই খাই গৈ থাকে, তাৰপৰা লাহে লাহে আপোনাৰ চুৱেলিং হয়, তাৰপিছত আপোনাৰ দাঁত চব লৰি যায় বা হেৰি হয়।
1: হয়, মানে বেছি হৈ গৈ থাকে। হয়, আৰু আমাৰ কি হয়, অসমীয়া সমাজত বিশেষকৈ খেতিয়কসকলৰ তামোল খোৱাটো এটা খুব অভ্যাস আছে, গতিকে খুব তামোল চুবাই থকাটোৱে দাঁতত কেতিয়াবা বেমাৰৰ সৃষ্টি কৰিব পাৰে নেকি?
0: সেই তামোল একেই কথা, তামোল খাই পেলাই যদি আকৌ চাফা নকৰে সেইটো লাগি থাকে আলুত, তেতিয়া তাৰপৰা আপোনাৰ পাথৰ এটা হয়, পাথৰ হৈ পেলাই আপোনাৰ আলুটো খাই দিয়ে, তাৰপিছত আপোনাৰ পাইৰিয়া হৈ যায় আৰু। আৰু বিশেষকৈ আমি টাবাকোটো একদম ইউজ কৰিব নালাগে,
1: ধূমপানজনিত বস্তু, ধপাত এইবিলাক,
0: পানৰ লগত বহুতে চাদা খায়, চাদা খালেও আপোনাৰ আলু চব ডেমেজ হৈ যায়, পিছত গৈ ধৰক কেঞ্চাৰ বা কেনেকুৱা কিবা ফৰ্ম হ'ব পাৰে আৰু।
1: আৰু বৰ্তমান যিবিলাক পেকেট জাতীয় সামগ্ৰী ওলাইছে সেইবিলাক ল'ৰা ছোৱালী সমান্তৰালভাৱে আমি খোৱা দেখা পাওঁ, গতিকে এই কথাবিলাক কিমান ভয়াৱহ?
0: সেইটোতো বহুত ডাঙৰ কথা, একচুৱেলি খাব নালাগে, পেকেট চব ধৰক আজিকালি থাকেই, আকা থাকে যে কেঞ্চাৰ হ'ব পাৰে, আপুনি নাখালে ভাল, বিশেষকৈ কম এজৰ বহুতে খায়, যোনে ধৰক আপোনাৰ ৱৰ্কিং ক্লাছ যোনখিনি ধৰক আপোনাৰ সৰু সুৰা কাম কৰি লেবাৰ ক্লাছ, সিহঁতে দেখো বহুত খায়, দিনটো একো কাম নাই, চ' আমি খাই থাকিব লাগে বা চুবাই থাকে, চ' চুবাওঁতে চুবাই বহুতো কেঞ্চাৰ ফৰ্ম হৈ যায় সেইটো, চ' একদম নাখালে ভাল আৰু।
1: আৰু টান বস্তু চুবোৱাটো দাঁতৰ কাৰণে
0: কিছুমান আপোনাৰ হেৰি টুথপেষ্ট কোম্পানী হওক বা হেৰি এনেও আমি সিহঁতে দেখাই যে এইটো টুথপেষ্ট দি ব্ৰাছ কৰিলে আপুনি একদম ডাঙৰ অখৰোট চখৰোট তেনেকৈ আপুনি ভাঙি দিব পাৰে, কিন্তু একচুৱেলি সেইটো কৰিব নালাগে, যিহেতু টান বস্তু এটা লিমিটলৈকে আপুনি খাব পাৰে, কিন্তু তাতকৈ যে বেছি টান বস্তু খাই দিয়ে দাঁতটো ভাঙা আৰম্ভ হৈ যাব, খৈ যোৱা আৰম্ভ হ'ব, লাহে লাহে চেঞ্চিটিভিটি হ'ব, জিনজিনাব আপোনাৰ, চ' টান বস্তু খাবও নালাগে বিশেষকৈ।
1: হয়, বিশেষকৈ সৰুসকলৰ যিখিনি বেমাৰ হয় দাঁতৰ সেইখিনি বিষয়টো আপুনি অৱগত কৰিছেই, বয়োজ্যেষ্ঠসকলৰ দাঁত সৰা আৰম্ভ হয় সেইখিনি সময়ত তেওঁলোকে কিদৰে যতন ল'ব?
0: যদি একচুৱেলি দাঁতটো সৰি যায় তেতিয়া দাঁতটো ৰিপ্লেচ কৰা ভাল, মানে লগাই লোৱা ভাল, কিয়কি এটা দাঁত সৰাৰ লগে লগে চাইডৰ দাঁতখিনি আপোনাৰ আকৌ লৰি যায় বা যদি তলৰ দাঁত সৰিলে ওপৰৰ দাঁতটো তললৈ নামি আহে তেতিয়া দাঁতৰ মাজত আপোনাৰ ফাক হোৱা আৰম্ভ হৈ যায়। চ' এইটো যেতিয়াই সৰে তেতিয়াই আপুনি লগাই ল'লে বেটাৰ হয় আৰু।
1: হয়,
0: একদম গুৰি যোনটো লাষ্ট থাৰ্ড মানে মোলাৰ বুলি কয় সেইটো দাঁত নলগালেও হয়, কিন্তু তাৰ বাহিৰে যিমানখিনি দাঁত আছে যদি সৰে সেইটো লগে লগে লগাই লোৱাটো ভাল আৰু। বা পোকে চোকে খালেও আপোনাৰ ফিলিং কৰাটো ভাল হয়, বা আজিকালি আৰ চি টি বুলি কয় আৰ চি টি কৰিব লাগে, আৰ চি টি কৰি কেপ চেপ কৰি ল'লে ভাল আৰু।
1: কিন্তু
0: এনেই এণ্টিবায়'টিক খাইতো লাভ নাই, এণ্টিবায়'টিক হওক বা পেইন কিলাৰ হওক সেইখিনি খাই পেলাই আপুনি এনেই আপোনাৰ পিছত শৰীৰত আপোনাৰ ক্ষতি কৰে।
1: হয়, মই এইটো কথা সুধিম বুলিয়ে ভাবিছিলোঁ। আমি দাঁতৰ অকণমান বিষ আৰম্ভ হ'লে কি কৰোঁ, চিধাই গৈ পেইন কিলাৰ এটা কিনি খাই দিওঁ, বা আজিকালি খুব কম সময়তে ভাল পোৱা কিছুমান মলমো বজাৰত উপলব্ধ হৈছে, সেইবিলাক আনি পেলাই দাঁতত লগাই দিওঁ। গতিকে সেইবিলাকে দাঁতজুৰিক ভাল কৰিব নে ক্ষতি কৰিব?
0: সেইখিনি ধৰক আপোনাৰ টেম্পৰেৰী এটা ৰিলিফ দিব আৰু, ধৰক 6 ঘণ্টা 8 ঘণ্টা বা আপোনাৰ 24 hours তাৰপিছত আকৌ হোৱা চান্সেছ থাকে। চ' তাতকৈ বেটাৰ আপুনি ঔষধ খোৱাতকৈ এজন ডেণ্টিষ্টৰ তাত গৈ যে মোৰ কি অসুবিধা হৈ আছে, কি প্ৰব্লেম হৈ আছে মুখৰ ভিতৰত, সেইটোৰ আপোনাৰ চলিউশ্যনটো ওলোৱাটো বেছি ভাল আৰু।
1: হয়, আৰু এটা বয়সত আমাৰ গুৰি দাঁতকেইটা যেতিয়া ওলায়, এটা বয়স আমি ডাঙৰ হওঁ অকণমান, যেতিয়া ডাঙৰ হওঁ বিশেষকৈ কিমানমান বয়সত ওলায় বাৰু গুৰি দাঁত?
0: একে লাষ্টৰ চব আপোনাৰ ধৰক 16-17ৰ পৰা ওলোৱা আৰম্ভ হৈ যায় আৰু।
1: এটা খুব অসহ্যকৰ এটা বিষ আৰম্ভ হয়, সেই বিষটোৱে অকণমান মূৰত ধৰেগৈ, গতিকে সেই সময়খিনিত কেনেকৈ যতন ল'ব লাগিব?
0: তাৰ কাৰণে আপোনাৰ মলম কিছুমান আহে আলুত লগাবৰ কাৰণে, সেইটো লাষ্টৰ দাঁতটো তাৰপিছত দাঁত নগজে আৰু। চ' সেইটো কাৰণে কি হয়, সি অলপ অলপকৈ ওলাই থাকে, কাৰোবাৰতো 30 ইয়াৰ্চলৈকে ওলায়। চ' তাৰ কাৰণে বিশেষকৈ আপুনি মাউথ ৱাছ ইউজ কৰিব লাগে, ৰাতি মাউথ ৱাছ ইউজ কৰিলে আৰু কিছুমান মলম আহে, সেই মলমটোৰে আলুত মালিচ কৰিলে বিষটো কমি আহে আৰু। ত' মানে জেগাটো আপুনি চাফা কৰি ৰাখিব লাগিব আৰু।
1: এইটো নোলোৱা কৰি দিব পাৰি নেকি একেবাৰে?
0: না, দাঁতটোতো ওলাবই, সেইটো
1: ওলালে
0: কিছুমানৰ কি হয় একদম জাগা নাথাকে, স্পেচ নাথাকে, স্পেচ নাথাকে কাৰণে সি ওলাব নোৱাৰে, তেতিয়া আমি পেলাব লগা হৈ যায় আৰু, কেতিয়াবা দাঁতটো উঠাই দিব লগা হয় আৰু তেতিয়া।
1: আৰু বেৰিয়া দাঁতৰ সমস্যাটো বাৰু কিহৰ কাৰণে হয়?
0: বেৰিয়া আমি একচুৱেলি সেইটো মাক আৰু দেউতাক দুজনৰ পৰা আমাৰ হাৰ্ডি আৰু হেৰিটো আহে, দাঁতৰ যোনটো মুখৰ হাৰ্ডিটো আৰু দাঁতটো আহে, যদি সেইটো মিছমেটছ হৈ যায় যে দেউতাকৰ পৰা আপোনাৰ দাঁতটো আহিলে মাকৰ পৰা বোনটো আহিলে হাৰ্ডিডাল আহিলে, তেতিয়া আপোনাৰ বেৰিয়া হোৱা চান্সেছ থাকে। আৰু কেতিয়াবা কি হয় আপোনাৰ বোলে গাখীৰ খোৱা দাঁত থাকি গৈছে, সৰাবলৈ দিয়া নাই, তেতিয়াও বেকা বেকিকৈ ওলায় দাঁত চব। আৰু কেতিয়াবা আপোনাৰ হেৰিডিটেৰি হয়, যদি ফেমিলিত তেনেকুৱা কিবা ইছ্যু আছিলে আগতে মাক বা দেউতাকৰ বা আগৰ, তেতিয়া আপোনাৰ সেই বেৰিয়া বেৰিটো হয় আৰু। সেইটো আজিকালি হেৰি আছে, চলিউশ্যন আছে, ব্ৰেচেছ লগাই আজিকালি ব্ৰেচেছ ইনভেজিলাইন আছে, সব ট্ৰিটমেণ্ট কৰিব পাৰি।
1: সৰু বয়সত ওলোৱা এটা বেৰিয়া দাঁতে পাছত ডাঙৰ হ'লে অসুবিধা কৰিব পাৰে নেকি?
0: সেইটো তাত ধৰক বেৰিয়া বেৰি হৈ থাকিলে খোৱা বোৱা জমা হোৱা চান্সেছ থাকে, তাৰপৰা আপোনাৰ পোকে খোৱা চান্সেছ থাকে, সেইটো আৰু। চ' তাতকৈ আপুনি ট্ৰিটমেণ্টটো কৰি ল'লে ভাল হয় আৰু।
1: আৰু উঠাই দিব পৰা যায় আজিকালি?
0: উঠাই দিব পাৰে, কিন্তু এটা মাজৰ দাঁতটো উঠাই দিলেতো খালি হৈ যাব,
1: খালি হৈ যাব,
0: তাতকৈ আপুনি ট্ৰিটমেণ্ট কৰাটো ভাল আৰু। মই ব্ৰেচেছ বুলি ক'লো, ব্ৰেচেছ লগোৱাটো ভাল হয় আৰু।
1: আপুনি ব্ৰেচ লগোৱাৰ কথা কৈছে, স্কেলিং কৰাৰ কথা কৈছে, এনেকুৱা বিভিন্ন দাঁতৰ যিবিলাক চিকিৎসা পদ্ধতি আছে সেই বিষয়ে আপুনি অকণমান অকণমান কওকচোন, যে কোনটো দাঁতৰ বেমাৰৰ কাৰণে কোনটো চিকিৎসা লাগে আৰু কিমান দিনীয়া হয়?
0: এনেইতো আপোনাৰ ধৰক যোনটো পাথৰ বুলি ক'লো মই অথনি, চ' পাথৰ বা আপোনাৰ দাগ লাগে, যোনটো চেক লাগে, ধৰক তামোল পাণ খালে তাৰ কাৰণে, বা আইৰণৰ কিছুমান দাগ লাগে, চ' তাৰ কাৰণে আমি স্কেলিং কৰিব লাগে। আৰু তাৰপিছত যদি আমাৰ ধৰক কেভিটি, যোনটো পোকে খোৱা বুলি কয়, যদি আমাৰ কেভিটি হয় তেতিয়া আপুনি ফিলিং কৰিব লাগে, আৰু যদি কেভিটিটো বাঢ়ি পেলাই আপোনাৰ ইনফেকশ্যন হোৱা আৰম্ভ হৈ গ'ল তেতিয়া আমি ৰুট কেনেল ট্ৰিটমেণ্ট কৰোঁ, তাৰ ওপৰত আমাৰ কেপ এটা লগাওঁ। আৰু তাৰপিছত যদি আমাৰ বেৰিয়া বেৰি দাঁত হয় তেতিয়া আমি সোনকালে কৰিলে ভাল আৰু, 15-16 ইয়াৰ্চত তেতিয়া বয়সটো কম হৈ থাকেতো, তেতিয়া ট্ৰিটমেণ্টটো সোনকালে হৈ যায়, কিন্তু সেইটো লাগি যায় এবছৰ ডেৰ বছৰ লাগি যায়, মাহে মাহে আহিব লাগে এবাৰ। চ' সেইটো ব্ৰেচেছ লগোৱা বুলি কয়। আৰু বাকী আজিকালি ধৰক আপোনাৰ দাঁত লগোৱা বোলে দাঁত নাই, গোটেই পাৰি দুই পাৰি নাই বয়সস্থ মানুহ চবৰ, তাত আপোনাৰ খোলা মেলা দাঁতো লগোৱা হয় আৰু ফিক্সকৈ লগোৱা হয়। খোলা মেলাটো আপুনি নিজে খুলি থ'ব পাৰে, আৰু ফিক্সটো এইটো ইমপ্লাণ্ট বুলি কয়, ইমপ্লাণ্ট কিছুমান লগোৱা হয় বোনত, তাৰ ওপৰত আপোনাৰ দাঁত পাৰি লগাই দিয়া হয়।
1: মানে একেবাৰে ফিক্সকৈ যিটো লগাই ল'ব সেইটোৱে কিবা দিগদাৰি দিব নেকি?
0: নাই নাই, সেইচব আপোনাৰ টাইটেনিয়ামৰ থাকে, চ' সি বনত আপোনাৰ থাকিব, বনৰ ভিতৰত থাকিব আৰু তাৰ ওপৰত আপোনাৰ দাঁতখিনি লগাই লাগি যায় আৰু।
1: মানে ভাঙি যোৱাৰ কিবা চান্স বা
0: তেনেকৈ পুটুককৈ নাভাঙে, চিপ অফ বুলি কয়, কিছুমান অলপ লেয়াৰটো অলপ পাতল হ'ব পাৰে টান বস্তু খোৱাৰ কাৰণে বা হেৰি, বাকী তেনেকৈ পুটুককৈ ভাঙি নাযায় আৰু সেইটো।
1: হয় আৰু

0: টান বস্তু চুবাব পৰাৰ সুবিধাখিনিও হৈ যায় সেইখিনি দাঁত লগাই লোৱাৰ পাছত।
1: অঁ, টান বস্তু খাব পাৰিব তেতিয়া আৰু, সেইখিনি বহুত মানে টান হাৰ্ড হয়তো। পৰ্চেলিন যোনটো আমি টাইলছত ইউজ কৰোঁ,
0: হয়,
1: সেই বস্তুটো দিয়ে বনোৱা হয় আৰু আপোনাৰ দাঁতখিনি।
0: গতিকে বৃদ্ধ বয়সত যদি একেবাৰে দাঁতখিনি সৰি যায়, সম্পূৰ্ণ দাঁতখিনি ভালকৈ লগাই লোৱাৰ পিছত কোনো অসুবিধা নহয়।
1: অঁ, কোনো অসুবিধা নহয়। মেইনলি দাঁত থাকিলে সুবিধা হয়, যিহেতু আমাৰ চুবাব লাগিব, নুচুবাই পেলাই আমি জমা মানে আপোনাৰ গিলি দিলে তেতিয়া হজমটো কম হ'ব, পেটৰ প্ৰব্লেম হয়। দাঁতখিনি পেলাই দিয়াৰ লগে লগে কি আমাৰ হাৰ্ডিটো শুকাই আহে, মুখখন ধৰক বহুতৰ সোমাই যায়। চ' হাৰ্ডি থকাটো বহুত ইম্পৰ্টেণ্ট খোলা মেলাৰ কাৰণে। যদি হাৰ্ডি নাথাকে, খোলা মেলা লগোৱাটো অসুবিধা হৈ যায়, মানে বহুত লুজ হৈ যায়, মানে লুজ ফিটিং হৈ যায়।
0: হয়,
1: আৰু যদি ফিক্সকৈ লগাওঁ, যেনেকৈ আগত দাঁত আছিলে আপুনি নেচাৰেল দাঁতখিনি তেনেকুৱা নিচিনা হৈ যায়, খুলিব নালাগে। চ' যেনেকৈ আপুনি এইটো ব্ৰাছ কৰিলে নেচাৰেল দাঁতটো আগৰখিনি, তেনেকৈ ব্ৰাছ চাছ কৰি চাফা কৰি ৰাখিব পাৰে।
0: হয়, আপুনি বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে খুব সুন্দৰকৈ ক'লে। ইয়াৰ উপৰিও দাঁত চাফা কৰোৱা হয় নহয় জানো?
1: হয় হয়, দাঁত চাফা কৰাটো আপোনাৰ ভাল। একচুৱেলি ইণ্ডিয়া বাহিৰতো ধৰক এটা ছমাহ বা এবছৰ আপোনাৰ চবেই চাফা কৰেই, বা টাৰ্টাৰ বা যোনটো কেলকুলাছ বুলি ক'লোঁ, পাথৰটো হৈছে নেকি সেইটো চেকআপ কৰা হয়। কিন্তু আমাৰ ইয়াত বহুতে নকৰে, মানে বহুতে ভাবে যে আমি দাঁতখিনি চাফা কৰা আমাৰ দাঁতখিনি উইক হৈ গ'ল।
0: এইটো শুনা যায় যে দাঁত চাফা নকৰাবি দেই, ঢিলা হৈ যাব।
1: হয় হয়, সেইটো মানে কি হয়, বহুত মানুহ বহুত দেৰিকৈ যায় ডেণ্টিষ্টৰ তালে,
0: সম্পূৰ্ণ ভুল ধাৰণা এটা।
1: অঁ, যেতিয়া বোলে অলৰেডি মানে দাঁতখিনি মানে আলুটো খাই দিলে, আপোনাৰ আপোনাৰ বোনটো খাই দিলে, দাঁতখিনি লৰা আৰম্ভ হ'লেই, তেতিয়াই গৈ পেলাই ডেণ্টিষ্টক কয় যে মোৰ দাঁতটো লেতেৰা হৈছে বা আপোনাৰ দাঁতটো লৰা আৰম্ভ হৈছে। চ' সেইটো আমি পাথৰটো আঁতৰাবই লাগে, নহ'লে বেমাৰটো বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু সেই চাফা কৰি দিয়াৰ পিছত দাঁতখিনি যিহেতু আকৌ লৰা আৰম্ভ হয়, পেচেণ্টে ভাবে যে আমি চাফা কৰাৰ কাৰণে দাঁতটো লৰি গ'ল, যোনটো আগতে অকল পাথৰখিনিয়ে ধৰি থাকে সেইটো কাৰণে অলপ টাইট হৈ থাকে। যেতিয়া পাথৰটো আঁতৰাই দিয়া হয় তেতিয়া আমাৰ লৰা আৰম্ভ হৈ যায়। তেতিয়া পেচেণ্টে ভাবে যে অঁ, মোৰটো আগত ঠিকেই আছিলে, লৰা নাছিলে, কিন্তু মই চাফা কৰাৰ পিছত দাঁতখিনি লৰি গ'ল। চ' ডেণ্টিষ্টে মোৰ দাঁতখিনি বেয়া কৰি দিলে। কিন্তু সেইটো নহয়, আপুনি লেটকৈ যোৱাৰ কাৰণে তেনেকুৱা এটা প্ৰব্লেম দেখা দিয়ে, আৰু সেইটো নকৰিলে লাহে লাহে গোটেই দাঁতখিনি লৰি যায়, তাৰপিছত আপোনাৰ সৰি যায়, মুখখন সোমাই যায়, বোনটো কমাৰ লগে লগে। চ' আমি চাফা কৰাটো ইম্পৰ্টেণ্ট হয় এইটো বহুত।
0: হয়, তাৰ পাছতে দাঁতৰ গুৰিত বা কেতিয়াবা ডিঙিৰ তলত কেতিয়াবা যে এইবিলাক আমাৰ পিঠা খোৱা ওলায়, অঁ
1: অঁ,
0: সেইটো কেনেবাকৈ দাঁতৰ বেমাৰৰ লগত জড়িত হৈ আছে নেকি?
1: অঁ, সেইটো মাম্পছটো, অঁ সেইটো নহয়, সেইটো কেতিয়াবা কি হয় আমাৰ বোলে গুৰি দাঁত গজিছে, তাৰ কাৰণে ইনফেকশ্যন হৈছে। সেই ইনফেকশ্যনটো আপোনাৰ গ্লেণ্ড কিছুমান থাকে ডিঙিত, সেই গ্লেণ্ডলৈ আপোনাৰ হেৰি হয়, গুচি যায়, তেতিয়া আপোনাৰ গ্লেণ্ডছ বোলে ফুলে, তাৰ কাৰণে। বাকী মাম্পছটোতো টোটেলি বেলেগ বস্তু, সেইটোতো ভাইৰেল ইনফেকশ্যন হয়, চ' ভাইৰাছৰ কাৰণে হয়। খালি সেই দাঁতৰ গুৰিত আপোনাৰ কিছুমান ফুলি যায়, সেইটো আপোনাৰ পোচ জমা হয়, পোচ জমা হোৱাৰ কাৰণে সেইটো বস্তু হয়। সেইটো কেতিয়াবা দাঁতটো পোকে খালেও হয়, বা কেতিয়াবা নতুন দাঁত ওলোৱাৰ কাৰণে হয়।
0: হয়, আৰু পেটৰ বেমাৰৰ লগত দাঁতৰ কিবা বা মুখৰ কিবা বেমাৰৰ সম্পৰ্ক থাকে নেকি?
1: অঁ, পেটৰ প্ৰব্লেম মানে সেইটো মই যেনেকৈ ক'লোঁ যে আপোনাৰ নুচুবাই বহুতে, দাঁত নাই, চ' লাহেকৈ গিলি থৈ দিলে নুচুবোৱাকৈ, চ' তেতিয়া আপোনাৰ হজমটো নহয়, হজম নহ'লে পেটৰ আপোনাৰ গেছ চেছ হ'ল বা আপোনাৰ পেটৰ বিষ হোৱা আৰম্ভ হয়। চ' সেইটো কাৰণে আপোনাৰ সেই আৰু চুবাই খালে ভাল আৰু, অলপ টাইম লৈ পেলাই চুবাই, তাৰপিছত খালে বেছি বেটাৰ হয় আৰু।
0: মানে খাদ্য বস্তু হজম নহ'লে বা পেটত গেছৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে মুখত দুৰ্গন্ধ ওলোৱা, এনেকুৱা কথাবিলাক হ'ব পাৰে।
1: হয়, মেইনলি নুচুবোৱাৰ কাৰণে হয় আৰু, ভালকে নুচুবাই গিলি দিলে, চ' সেই গিলি দিয়াৰ লগে লগে হজম নহ'লে, হজম নোহোৱাৰ কাৰণে আপোনাৰ ধৰক গেছ হৈ যায় আৰু, সেইটো কাৰণে চুবাই পেলাই খালে বেছি বেটাৰ হয় আৰু।
0: হয়, আৰু আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি মই ক'বলৈ দিওঁ, আটাইতকৈ বেছি আপুনি দাঁতৰ কোনবোৰ বেমাৰৰ পেচেণ্ট বেছিকৈ পায়?
1: অঁ, মেইনলিতো আমি সেই বিষৰে পাওঁ, মানে পোকে খোৱা যোনটো ক'লোঁ আৰু, বেক্টেৰিয়া খাই দিলে, তাৰপিছত আপোনাৰ পেইন আৰম্ভ হ'ল, তেতিয়া পেচেণ্ট আহে। যেতিয়ালৈ পেইন নহয় বহুত পেচেণ্ট নাহে ডেণ্টিষ্টৰ ওচৰলৈ, যেতিয়া পেইনটো হয়, বিষ হয়, তেতিয়াহে আহে, আৰু তেতিয়ালৈ বহুতখিনি ধৰক লেট হৈ যায় মানে। চ' যোনটো বস্তু অকল আমি ধৰক স্কেলিং বা ফিলিং কৰিলেই হৈ যায়, সেইটো পিছত আমি ৰুট কেনেল ট্ৰিটমেণ্ট কৰিব লগা হৈ যায় বা দাঁতটো উঠাব লগা হৈ যায় কেতিয়াবা। চ' তাতকৈ যদি সোনকালে আহি পেলাই মানে বস্তুটো ষ্টাৰ্ট হোৱা আৰম্ভণিতে আহে, তেতিয়া বেছি বেটাৰ হয় আৰু।
0: হয়, আৰু যদি আমি বছৰটোত এবাৰ হ'লেও যদি নিজৰ দাঁত জৰি ৱাছ কৰোঁ, চাফা কৰোঁ, তেতিয়াহ'লেও আমাক বিভিন্ন বেমাৰৰ পৰা আমাক আঁতৰাই থ'ব পাৰে নেকি?
1: হয় হয়, সেইটো ৱাছ কৰিবলৈ ভাল হয় আৰু এবাৰটো চেক আপ এটা কৰা ভাল আৰু। যদি বোলে পাথৰ হৈছে তেতিয়া ডেণ্টিষ্টে ৱাছ কৰি দিব, আৰু যদি বোলে আপোনাৰ পাথৰ চাথৰ হোৱা নাই তেতিয়া আমি ৱাছ নকৰোঁ আৰু, স্কেলিংটো নকৰোঁ আৰু।
0: হয়,
1: চাই ল'ব লাগিব, চবৰে বেলেগ বেলেগ হয়, কাৰোবাৰ পাথৰ হয় কাৰোবাৰ নহয়। আৰু আমাৰ ইয়াত এনেকুৱা হয়, এতিয়া আমাৰ ধৰক গাড়ী এখন, বাইক বা স্কুটি, আমি সেইটো অলপমান লেতেৰা হ'লেই চাৰ্ভিচিং কৰাই পেলাই চাফা কৰি ৰাখোঁ, কিন্তু আমাৰ মুখৰ হেৰিত আমি সেইটো যত্ন নলওঁ। যেতিয়ালৈকে আমাৰ বিষ নহয় তেতিয়ালৈকে আমি ডেণ্টিষ্টত নেযাওঁ।
0: মানে চাব গ'লে কিন্তু আমাৰ দাঁত জুৰিৰ আমাৰ শৰীৰটোত এটা ডাঙৰ ভূমিকা আছে। আমি খাদ্য বস্তু নাখালে আমি জীয়াই নাথাকিম, আৰু খাদ্য বস্তু ভালকৈ চুবাই খাবলৈ হ'লে দাঁত জুৰিয়েই অন্যতম উপায়। হয়, দাঁতৰ বাহিৰেতো আমি বেলেগকৈ চুবাই খাব নোৱাৰোঁ। আপুনি খুব সুন্দৰকৈ দাঁতৰ বিভিন্ন ৰোগ সম্পৰ্কে আমাৰ শ্ৰোতাসকলক অৱগত কৰিছে। আমি আশা ৰাখিছোঁ শ্ৰোতাসকলেও কথাখিনি বুজি পাইছে। আৰু এটা সমস্যা মোৰ এইখিনিতে মনত পৰিছে, দাঁতৰ আলুৰ পৰা যে তেজ ওলায়, দাঁতৰ দাঁত জুৰি ঠিকে থাকে, দাঁতৰ বিষ নহয়, কিন্তু আলুবিলাক কোমল কোমল আৰু খুব বিষাই কেতিয়াবা, বা কোনো ধৰণৰ বিষ নথকাকৈও তেজ ওলায়।
1: হয় হয়,
0: সেইটো কিহৰ কাৰণে হয় বাৰু?
1: সেইটো আপোনাৰ মেইনলি ভিটামিন ডেফিচিয়েন্সিৰ কাৰণে হয়। চ' যদি গাত আপোনাৰ ভিটামিনৰ পৰিমাণটো কমি আহিছে তেতিয়া সেইটো দেখা যায়। কেতিয়াবা আমি প্ৰেগনেঞ্চিৰ সময়তো দেখোঁ, যিহেতু প্ৰেগনেঞ্চিৰ সময়ত আমি ধৰক আইৰণ ফলিক এচিড এইখিনি খাব লাগে, মাল্টিভিটামিন খাব লাগে, কেলছিয়াম খাব লাগে, চ' সেইটো খোৱা নহয়। খোৱা নোহোৱাৰ কাৰণে কি হয়, আমাৰ আলু চব ফুলি আহে, তাৰপৰা তেজ তেজ ওলাই থাকে, বা ব্ৰাছ কৰিলে তেজ ওলায়। চ' সেইটো কাৰণে আমি ভালকৈ খাদ্যটো খাব লাগে আৰু।
0: হয়,
1: আৰু লগতে ভিটামিন ছাপ্লিমেণ্ট সেইখিনি খাই থাকিব লাগে।
0: কোনবিলাক ভিটামিনৰ অভাৱৰ কাৰণে এনেকুৱা হয়?
1: সেইটো আপোনাৰ ভিটামিন চি আছে, তাৰ ভিটামিন বি কমপ্লেক্স আছে, চ' সেইটো। আৰু আজিকালি মাল্টিভিটামিন আহি গৈছে, তাতে আপুনি গোটেইখিনি ভিটামিন থাকেই।
0: হয়,
1: চ' লাইকোপিন বুলি এটা আহে যোনটো আমাৰ বিলাহী পৰা আমি পাওঁ, চ' লাইকোপিন থকা ভাল ভিটামিন খালে তেতিয়া আপোনাৰ ভিটামিন ডেফিচিয়েন্সি কমি থাকে আৰু।
0: হয়, আৰু আমি এইখিনি সমস্যাৰ পৰা আঁতৰি থাকিবৰ কাৰণে বা ভিটামিন ডেফিচিয়েন্সিৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি ঘৰতে থকা বিভিন্ন খাদ্যবস্তুৰ দ্বাৰাও আমি নিজক যতন ল'ব পাৰোঁ নেকি? কেনেকুৱা ধৰণৰ খাদ্যবস্তু আমাৰ খাদ্যৰ তালিকাত আমি এড কৰিব লাগিব, বা কোনবোৰ খাদ্য আমি এৰাই চলিব লাগিব, এই সম্পৰ্কে অকণমান কওকচোন।
1: আমি ধৰক ভেজিটেবলছখিনি খাব লাগে, বা ফ্ৰুটছখিনি যিও ওলায়, ছিজনেল হওক বা নন ছিজনেল, সেইখিনি আমি খাব লাগে। চ' মেইনলি আপোনাৰ সেয়া শাক পাচলিটো খোৱাটো বহুত ইম্পৰ্টেণ্ট, বা কেঁচা জাতীয় বস্তু যোন চব ফ্ৰুটছখিনি আমি খাওঁ, ধৰক আপেল হওক আপোনাৰ, তাৰপিছত কমলা, ভিটামিন চি থাকে তাত, সেইখিনি বস্তু খোৱাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া বহুতে ধৰক ভাল নাপায়, চ' ফ্ৰুটছ নাখায় বা ভেজিটেবলছ নাখায়, বিশেষকৈ সৰু ল'ৰা ছোৱালী যোনখিনি আহিছে, চিকেন খাব মানে অনলি প্ৰটিনটো খাই থাকে, চ' সেইটোৱে। বাকী আমি ষ্টিকি ফুড খোৱাটো ইমান ভাল নহয়, ষ্টিকি ফুড মানে ধৰক আঠা জাতীয় বস্তু আৰু, বিশেষকৈ এইটো চকলেটতে পৰে। চকলেটটো আমাৰ ধৰক চকলেট খালে ধৰক আপোনাৰ দাঁতৰ প্ৰব্লেম নহয়, কিন্তু সেই চকলেটৰ পৰা যোনটো আপোনাৰ মানে আঠা জাতীয় বস্তু, সেইটো এটা পৰিমাণ দাঁতত লাগি থাকে যদি আমি লগালে চাফা নকৰোঁ, সেই লাগি থকাটো পৰাই আপোনাৰ দাঁতখিনি বেয়া হৈ যায়। চ' বিশেষকৈ ষ্টিকিটো অলপ এভইড কৰিলে ভাল আৰু।
0: হয়, মুখৰ ভিতৰত যে কেতিয়াবা বগা বগা দাগ হয়, বস্তু চুবাব নোৱাৰা অৱস্থা হয়, খুব পুৰে, গুটি নিচিনা ওলাই আহে, প্ৰথমতে এটা হয়, তাৰপিছত এটা এটাকৈ বাঢ়ি বাঢ়ি গৈ থাকে, এইটোক কি বুলি কোৱা হয় আৰু কিহৰ কাৰণে হয়?
1: সেইটো আপোনাৰ আলচাৰ হয় মুখৰ ভিতৰত, সেইটো মেইনলি আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে হয়।
0: হয়,
1: ভিটামিনৰ পৰিমাণটো কমি গ'লে তেনেকুৱা আলচাৰ আপোনাৰ দেখা যায়, আৰু সেইটো আপোনাৰ খুব জ্বলা পোৰা কৰে। আপুনি আপুনি কিবা গৰম তাৰপিছত জ্বলা সেইখিনি খালেই তাত লাগি যায়। আৰু এটা প্ৰব্লেম আছে কেতিয়াবা আমাৰ ধৰক সেই যোনটো ক'লোঁ তামোল পাণ, চাধা, সেইখিনি বস্তু বহুতে খায়, সেইখিনি বস্তু খালে আপোনাৰ কিছুমান প্ৰি কেঞ্চাৰাছ আপোনাৰ লেজন বুলি কয়, চ' সেইটো দেখা দিয়ে, মানে কেঞ্চাৰ হোৱা আগৰ ষ্টেজটো।
0: হয়,
1: চ' আপোনাৰ মুখৰ যোনটো ওপৰ ছাল, ওপৰ লেয়াৰটো মানে ডেমেজ কৰি দিয়ে, ডেমেজ কৰি দিলে সেইটো লাহে লাহে বগা হোৱা আৰম্ভ হয়, প্ৰথমতে ৰঙা হ'ব, তাৰ লাহে লাহে সেইটো বগা হৈ যায়। চ' সেইটো এটা হেৰি আছে,
0: মানে যিকোনো ধৰণৰ সমস্যাৰ আৰম্ভণি হওঁতেই চিকিৎসকৰ ওচৰত যাব লাগিব।
1: হয় হয় হয়,
0: আৰু তাৰ পাছতেই এতিয়া যিহেতু গৰম দিন আহি আছে, মানুহে খুব আইচক্ৰীম, ঠাণ্ডা, বৰফজাতীয় সামগ্ৰীবিলাক খাবলৈ আৰম্ভ কৰিব, ক'ল্ড ড্ৰিংকছ, এই বস্তুবিলাকেও নিশ্চয় প্ৰভাৱ পেলাব।
1: হয় হয়, এতিয়া ধৰক আপোনাৰ আইচক্ৰীম, আইচক্ৰীমটো পিয়'ৰলি এইটো ধৰক চেনি আছে, চুগাৰ আছে, চ' আইচক্ৰীমটো খাই পেলাই আমিতো লগালে বহুতে পানী নাখাওঁ, নৰ্মেল পানীটো নাখাওঁ, চ' আপুনি সেই লাগি থাকিব নালাগে দাঁতত। আৰু বাকী এইটো ক'ল্ড ড্ৰিংকছ, ক'ল্ড ড্ৰিংকছৰ কিছুমান এচিড থাকে, চ' এচিড চবে আপোনাৰ সেই দাঁতৰ ওপৰ লেয়াৰটো ডেমেজ কৰি দিয়ে।
0: হয়,
1: চ' যিও খাক আপুনি যদি আইচক্ৰীম খালে বা ক'ল্ড ড্ৰিংকছ খালে, খোৱাৰ পিছত আপুনি নৰ্মেল ৱাটাৰ অলপ খাই দিব লাগে যাতে সেই বস্তুটো লাগি নাথাকে দাঁতত।
0: হয়, আমি প্ৰায় গোটেইখিনি কথা পাতিছোঁৱেই। একেবাৰে শেষত মই পুনৰ

0: আমাৰ বয়োজ্যেষ্ঠসকলৰ কথা পাতিব খুজিছোঁ, প্ৰায়ে সমস্যা হয় এটা বয়সৰ পাছত দাঁতবিলাক সৰিবলৈ আৰম্ভ কৰে আৰু পোকে খোৱাৰ পাছত ইটো দাঁতৰ লগত লাগ লাগি থকাৰ বাবে সিটো দাঁতো ক্ৰমাৎ বেয়া হৈ যাবলৈ আৰম্ভ কৰে। তাৰ ফলত দুই তিনিটা দাঁত প্ৰায় একে সময়তে আঁতৰাই দিব লগা হয়, কেতিয়াবা এবছৰতে এগৰাকী মানুহৰ তিনিটা চাৰিটা দাঁতো আঁতৰাই দিব লগা হয়। আৰু তাৰ পাছত আমাৰ চুবুৰ সমস্যাবিলাক আৰম্ভ হয়, আমি ভালকৈ মাছ মাংস খাব নোৱাৰোঁ, গোটা বস্তু বাদাম দাইলজাতীয় সামগ্ৰী খালে সেইটো দাঁতত সোমাই ধৰে। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থা আছে?
1: সেইটো পেলোৱাৰ পিছতো আপোনাৰ খালী হৈ যায়, খালী হৈ যোৱালৈ বহুত প্ৰব্লেম দেখা দিয়ে। আমাৰ তলৰ পাৰিবলৈ দাঁত নাই, তেতিয়া ওপৰখিনি নামি আহে, নামি অহাৰ লগে লগে ওপৰত আপোনাৰ ফাক হৈ যায়। আৰু তাৰ কাৰণে আমি আগতেতো খোলা মেলা লগাইছিলে, খোলা মেলা লগালে কি হয় তাত এখন প্লেট থাকে, চ' প্লেটখন আপোনাৰ অলপ দিগদাৰ দিয়ে, জিভাখনে দিগদাৰ পায়, জিভাৰ এটা স্পেচ লৈ লৈ প্লেটখনে। চ' তাৰ কাৰণে আজিকালি কি হয় ফিক্সকৈ লগাই দিয়া হয়, ফিক্সটো এইটো ইমপ্লাণ্ট বুলি কয়, এটা স্ক্ৰু এটা আপোনাৰ বনত বহাই দিয়া হয়, তাৰ ওপৰতে আপোনাৰ দাঁতখিনি লগাই দিয়া হয় ফিক্সকৈ, আৰু সেইটোতো বহুত হাৰ্ড হয়। চ' সেইটো লগালে আপুনি টান বস্তু খাব পাৰে আৰু জিভাখনো আপুনি একো দিগদাৰ নাপায়, ফ্ৰী মুভমেণ্ট হ'ব পাৰে, কথা চথা খোৱাত একো প্ৰব্লেম নাথাকে। আৰু আগতে যেনেকুৱা আপোনাৰ নেচাৰেল দাঁতখিনি আছিলে, ফিক্স দাঁতটো লগোৱাৰ লগে লগে আপুনি তেনেকুৱাই ফিল এটা হয়।
0: হয়, দাঁতখিনি লগোৱাৰ সময়ত কষ্ট পাব নেকি পেচেণ্টগৰাকীয়ে?
1: নাই নাই, সেইটো আপোনাৰ এনাস্থেছিয়া দি লোৱা হয় আৰু, জেগাটো চেঞ্চলেছ কৰি পেলাই ইমপ্লাণ্টটো বহোৱা হয়। তাৰপিছত কেতিয়াবা আমি লগে লগে দাঁতটো লগাই দিওঁ, কেতিয়াবা আমি 4 মাহমান ৱেইট কৰিব লাগে, তাৰপিছত লগোৱা হয়।
0: হয়, এটা দাঁতৰ মাজত ইটো দাঁতৰ ব্যৱধান থাকিলে বয়সৰ লগে লগে সেই ব্যৱধানটো বাঢ়ি যায় নেকি?
1: হয়, খোৱা বোৱা বস্তু জমা হ'ব, তাত জমা হোৱাৰ লগে লগে আপোনাৰ পোকে খাব, পোকে খোৱাতকৈ আপুনি তাৰ আগতে আপুনি সেই ৰুট কেনেল বুলি কয় ৰুট কেনেল ট্ৰিটমেণ্ট কৰি যদি আপুনি কেপিং কৰি দিয়ে দুটা তিনিটা একেলগে দাঁত, তেতিয়া সেই গেপটো নাইকিয়া হৈ যায়।
0: হয়, একেবাৰে শেষত মই অকণমান খৰচৰ কথাও সুধিব খুজিছোঁ, কাৰণ শ্ৰোতাসকলে অন্তত খৰচটোৰ কথা প্ৰথমেই জানিব বিচাৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে নতুন দাঁত এখিনি লগাই ল'লে মিনিমাম কিমানমান খৰচ হ'ব পাৰে?
1: নতুন যদি খোলা মেলা লগায় তেতিয়া আপোনাৰ 12,000-15,000 তেনেকুৱামান পৰে, বাকী 20,000মানলৈকে গুচি যায়। আৰু যদি সেইটোৱে আপুনি ফিক্সত লগাব যায় তেতিয়া 2 লাখ পৰে, কেতিয়াবা আমাৰ বোলে 3 দিনৰ আমাৰ দাঁত লাগে তেতিয়া 4 লাখমান পৰি যায়।
0: আৰু যদিহে টেম্পৰেৰীকৈ লগায় মানে খুলি থ'ব পৰাকৈ লগালে
1: হিচাপ আপোনাৰ 1,200-2,000 তেনেকুৱামানত আহি যায় আৰু এটা এটা দাঁত।
0: আৰু দাঁতৰ মাজত যেতিয়া ব্যৱধান থাকে সেইখিনি ফিল আপ কৰোঁতে কিমানমান খৰচৰ কথা আহে?
1: ফিল আপ ইনেইটো ধৰক আপোনাৰ নৰ্মেল ফিলিং কৰিলে 1,000-2,000 তেনেকুৱা গুচি যায় এটা এটা দাঁতত। আৰু যদি আপুনি ৰুট কেনেল কৰে ৰুট কেনেল আপোনাৰ 4,000মান পৰে, আৰু দাঁতৰ আপোনাৰ 2,500-3,000 তেনেকৈ পৰে, যদি অলপ ভাল কোৱালিটিৰ দাম লগায় তেতিয়া 5,000-6,000 তেনেকৈ পৰে।
0: হয়,
1: চ' দাঁতৰ কোৱালিটিৰ লগত কথা আৰু বেলেগ বেলেগ।
0: হয়, আমি সামৰিম। সামৰাৰ পূৰ্বে যেতিয়া দাঁতত ৰুট কেনেল লাগি থাকে সেই সময়খিনিত খোৱা বোৱাৰ ক্ষেত্ৰত কিদৰে যতন ল'ব লাগিব, কাৰণ এইটোতো
1: হয় যেতিয়া আপোনাৰ ট্ৰিটমেণ্ট চলি থাকে বিশেষকৈ আমাৰ ৰুট কেনেল, তেতিয়া আমি সেইটো চাইডেদি চুবাব নালাগে, কিয়কি ৰুট কেনেল কৰাৰ সময়ত আমি দাঁতটো বহুত এটা পৰিমাণ আমি কাটি দিওঁ, চ' সেইটো বহুত উইক হৈ থাকে মানে, চ' সেইটো এটা টেম্পৰেৰী ফিলিং এটা দিয়া থাকে কমপ্লিট হোৱা আগেলৈকে আগলৈকে। তাৰপিছত আমি ধৰক এটা চাইডে আপুনি কৰিলে ৰাইট চাইডে যে আপুনি ৰুট কেনেল কৰি আছে তেতিয়া আপুনি লেফ্ট চাইডেদি চুবোৱা হয়, বাকী চব খানা খাব পাৰিব, খালি য'ত আপোনাৰ ট্ৰিটমেণ্ট চলি আছে সেইটো চাইডে আপোনাৰ খোৱাটো বন্ধ কৰা হয় আৰু খাব নোৱাৰে আৰু সেইটো চাইডে।
0: হয়, এতিয়া সময় ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব, আৰু একেবাৰে শেষত দাঁতৰ বিষয়ে ইমানখিনি কথা খুব সুন্দৰকৈ সৰলভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিয়াৰ বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, আমাৰ স্বাস্থ্য অনুষ্ঠানত আমি দাঁতৰ বিভিন্ন সমস্যা, ইয়াৰ প্ৰতিকাৰ আৰু চিকিৎসা পদ্ধতিৰ সম্পৰ্কে কথা পাতিলোঁ, আৰু আজিৰ অনুষ্ঠানত ভাগ ল'লে নগাঁৱৰ দন্ত বিশেষজ্ঞ ডাক্তৰ কুণাল মজুমদাৰে। আজিলৈ সময় হ'ল, মই হিৰণ্যপ্ৰভা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।
2: আমাৰ স্বাস্থ্য অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও।

প্ৰিয় শ্ৰোতা, আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053210।

আজি পুৱা 10 বজাত এখনি ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পম খেদি আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা

0: বিশেষ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ ফৰ্চ .nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নিউট EGC পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত কালি নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন, নেডাৰলেণ্ড আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি 5খন দেশৰ ভ্ৰমণ কাৰ্যসূচীৰ 5ম তথা অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হয়। ইটালীৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী এণ্টনিঅ' টাজানিয়ে বিমানবন্দৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মাটাৰেলাৰ সৈতে আলোচনাত মিলিত হ'ব। নেতা দুগৰাকীৰ সৈতে তেওঁ ভাৰত ইটালীৰ সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত ইটালীৰ সহযোগিতা কেনেকৈ বৃদ্ধি কৰিব পাৰি, বিশেষকৈ ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ IMEC-ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ভ্ৰমণকালত যৌথ কৌশলগত কাৰ্য পৰিকল্পনা 2025-2029ৰো পৰ্যালোচনা কৰা হ'ব। শ্ৰীমোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা শক্তিশালী কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব আছে। এই ভ্ৰমণে ভাৰত ইটালীৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে 2024ৰ জুন মাহত G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ কৰিছিল। ৰোমত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী নৰৱেৰ অছলত উপস্থিত হৈ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অছলত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু যৌথ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বত হোৱা

0: সভাপতিসমূহক আদৰণি জনায়, যিয়ে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়ে আৰু দুয়োখন দেশত সেউজ পৰিৱৰ্তনত সহায় কৰাৰ বাবে প্ৰচেষ্টা একত্ৰিত কৰে। 2020 চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ কথা স্মৰণ কৰি নেতাদ্বয়ে নতুন আৰু উদীয়মান প্ৰযুক্তি, যোগাযোগ, উন্নত গৱেষণা, ষ্টাৰ্টআপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে ডেনমাৰ্কৰ চলিত কাৰ্যকালৰ সফলতাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে জনোৱা অনুসৰি ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব। ইফালে নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে কয় যে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাকে ধৰি কোৱাড গোটৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকো অনুষ্ঠিত কৰিব, য'ত মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। অহা 26 মে'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সভাপতিত্ব কৰিব। বৈঠকত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগি টোছিমিৎসু অংশগ্ৰহণ কৰাৰ কথা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জি ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অব নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। এই আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাত উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শ্ৰীপ্ৰধানে পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰা আৰু পৰীক্ষাৰ সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ লগতে সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হ'বলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে। দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত মহাত্মা গান্ধীৰ হাইপাৰ ৰিয়েলিষ্টিক 3D ৰবট মুকলি কৰা হ'ব। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীয়ে গান্ধীৰ সৈতে বাৰ্তালাপ কৰাৰ এক অনন্য সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ এগৰাকী বিষয়াই কয় যে দৰ্শনাৰ্থীৰ সন্তুষ্টিৰ বাবে সংগ্ৰহালয়টোৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। এয়া হ'ব সংগ্ৰহালয়টোৰ তৃতীয়টো AI চালিত ইণ্টাৰেক্টিভ হলো বক্স। ইয়াৰ পূৰ্বে সংগ্ৰহালয়টোত চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন সভাপতি APJ আব্দুল কালামৰ AI চালিত হলো বক্স মুকলি কৰা হৈছিল। উত্তৰ প্ৰদেশত প্ৰতিদিনে উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনৰ বুণ্ডেলখণ্ড অঞ্চলৰ বান্দা জিলাত একেৰাহে তৃতীয় দিনাও দেশৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা 48.2 ডিগ্ৰী চেলছিয়াছ হোৱা পৰিলক্ষিত হয়। ৰাজ্যখনৰ আন আন অঞ্চলসমূহতো উষ্ণতা 44-47 ডিগ্ৰীৰ ভিতৰত দেখিবলৈ পোৱা যায়। নিশাৰ ভাগতো অস্বাভাৱিক উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনত অহা দুদিন ধৰি ভয়াৱহ গৰমৰ ঢৌ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কালি গুৱাহাটীত অনুষ্ঠিত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াৰ্ছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। নৰৱেৰ ৰাজধানী অছলত কালি তৃতীয় ভাৰত নৰ্দী শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্দিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক বিদেশী ভ্ৰমণ বাছি লোৱাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ জনোৱা আহ্বানক হোটেল এছ'চিয়েচন অব ইণ্ডিয়াই আদৰণি জনাইছে। উদ্যোগ সংস্থাটোৱে কয় যে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে ঘৰুৱা পৰ্যটনক উন্নীত কৰিব আৰু বিদেশ ভ্ৰমণৰ প্ৰৱণতাৰ পৰিৱৰ্তন কৰি নিজৰ দেশতেই কৰা ভ্ৰমণে ভাৰতৰ স্থিতি শক্তিশালী কৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতা জয়পুৰত অনুষ্ঠিত এখন খেলত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ সংগ্ৰহ কৰে। খেলখনত ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক য়শস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। আজিৰ কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ, সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:55 মিনিটত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো সুপ্রভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে অমৃতা কোৰে।

0: শ্রোতালয় প্রীতি সম্ভাষণ জানাই মুকলি করছো আজির সুপ্রভাত অনুষ্ঠান। মহাত্মা গান্ধীয়ে কৈছে, সত্যক কেতিয়াও ঢাকি রাখিব নালাগে, কারণ সত্যই অন্ধকারক ঘৃণা করে। আজি বুধবার, 1948 চকৰ জেঠ মাহৰ পাঁচ দিন আৰু ইংৰাজী 2026 চনৰ মে মাহৰ 20 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:37:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:57:55। আজি শুক্লা চতুৰ্থী। মৌমাখি এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌমাখিবোৰ পৃথিৱীৰ সকলো ঠাইতে ফুলে ফুলে ৰস বিচাৰি ঘূৰি ফুৰে। 1734 চনৰ এই দিনটোতে মৌ পালনৰ অগ্ৰগামী এণ্টন জানছাৰ জন্ম হৈছিল। তেওঁৰ জন্মদিনৰ সৈতে সংগতি ৰাখি পৰিস্থিতিতন্ত্ৰৰ সন্তুলনৰ বাবে উদ্ভিদৰ পৰাযোগৰ ক্ষেত্ৰত মৌমাখিৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ এই তাৰিখটো ৱৰ্ল্ড হানি বি ডে, বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰা হয়। বিশ্ব মৌমাখি দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে নগাঁও বহৰমপুৰৰ বিশিষ্ট মৌপালক নৱজ্যোতি নাথে।
1: নমস্কাৰ, আজি বিশ্ব মৌ দিৱস 20 মে'। মই সৰুৰে পৰাই মৌ পালনৰ লগত জড়িত, বৰ্তমান মই মৌ জীৱিকা হিচাপে গ্ৰহণ কৰি আহিছো। মৌ সচৰাচৰ আমি 3 প্ৰকাৰৰ পাওঁ, বৰ মৌ, মাখি মৌ আৰু কুনকুনি মৌ। ইয়াৰ ভিতৰত আমি মাখি মৌহে পুহিব পাৰোঁ, ইয়াৰ সহজেই পোহ মানে। ইয়াক ভাৰতত বা এছিয়া মহাদেশত সচৰাচৰ ইয়াক পোৱা যায়। মৌ পালনৰ যোগেদি নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালো পোহপাল দিব পাৰে আৰু লগতে কৃষি কৰ্মৰ

0: উৎপাদন বৃদ্ধিত যথেষ্ট অৰিহণা যোগায় মৌ পালনৰ দ্বাৰা। এজন মৌ পালকে নিজৰ জীৱনত 10 গুণ বেছি কৃষকৰ লাভ কৰে, কাৰণ মৌয়ে ফুলত পৰি পৰাগযোগ ঘটায়, ফলত ফল মূল শস্য উৎপাদন ক্ষমতা বৃদ্ধি হয়। মৌয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে। যদি মৌয়ে নাথাকে তেতিয়াহ'লে খাদ্য শস্য উৎপাদন নহ'ব আৰু দুৰ্ভিক্ষয় দেখা দিব। মৌ পালনৰ যোগেদি মই আৰ্থিকভাৱে স্বচ্ছল হৈ পৰিছো আৰু ইয়াক মই জীৱনৰ বৃত্তি হিচাপে লৈছো। এবাহ মৌৰ পৰা বছৰত প্ৰায় 25-30 কেজি মৌ উৎপাদন কৰিব পাৰি। ইয়াৰ বজাৰ মূল্য প্ৰায় 30,000 টকা। যদি 10 বাহ মৌ আপুনি পুহিব পাৰে তেতিয়াহ'লে আপোনাৰ 3 লাখ টকা ইনকম আহে। 4 বাহৰ ভিতৰতেই মৌ বাহ ৰাখিব পাৰোঁ। আগফালে বাৰান্দা বা পিছফালে বাৰান্দাত এখন টোলত মৌ বাহ ৰাখিব পাৰোঁ। শুকান ঠাইত মৌ বাহ ৰাখিব লাগে। মৌয়ে মানুহৰ আশ্ৰয় থাকি ভাল পায়, মৌ খাব পাৰি আৰু খালে ইয়াৰ উপকাৰ হয়। আমি যদি সদায় মৌ খাওঁ ইয়াৰ পৰা আমি দীৰ্ঘায়ু হ'ব পাৰিম। নতুন মৌ পালকে যদি পুহিবলৈ বিচাৰে তেতিয়াহ'লে এবাহ মৌ ভাল মৌ পালকৰ পৰা আনি পুহিব পাৰে। এবাৰ মূলধন ব্যয় কৰাৰ পিছত বাৰে বাৰে মূলধনৰ প্ৰয়োজন নাহে। যিয়ে কৰক বোলে লাগি থাকিলে মাগি নাখায়, সেই ব্যৱসায় ভাবেই যিটো কৰিব তাক শুদ্ধকৈ কৰিব। আৰু সকলোকে মোৰ নমস্কাৰ।
1: বিশ্ব মৌমাখি দিৱস সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক চমুকৈ কিছু কথা অৱগত কৰিলে নগাঁও বৰহমপুৰৰ বিশিষ্ট মৌপালক নৱজ্যোতি নাথে। দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী ক্ৰিষ্টোফাৰ কলম্বাছ, তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল, তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল। কলম্বাছৰ জন্মৰ প্ৰকৃত স্থান এতিয়াও সঠিককৈ নিৰ্ণয় হোৱা নাই। তেখেতৰ দেউতাক ডমিনিক কলম্ব এজন মধ্যবিত্ত শ্ৰেণীৰ উনগুঠুতা আছিল। উচ্চাকাংক্ষী কলম্বাছে লেটিন, পৰ্তুগীজ আৰু কেষ্টিলিয়ান ভাষা নিচেই সৰুতে আয়ত্ত কৰিছিল। তদুপৰি তেওঁ টলেমি, মাৰ্ক পলো আদি চিৰনমস্য ব্যক্তিৰ সান্নিধ্য লাভ কৰি জ্যোতিৰ্বিদ্যা, ভূগোল আৰু বুৰঞ্জীৰো বিশদ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। 1492-1503 চনৰ ভিতৰত কলম্বাছে স্পেইন আৰু আমেৰিকাৰ মাজৰ 4টা ভ্ৰমণ সমাপন কৰিছিল। ক্ৰিষ্টোফাৰ কলম্বাছৰ মৃত্যু হৈছিল 1506 চনৰ আজিৰ 20 মে' তাৰিখটোত। ভাৰতৰ এজন যশস্বী জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী বিপিন চন্দ্ৰ পাল। তেওঁ লাল বাল পালৰ অন্যতম সদস্য আছিল। তেওঁ ধৰ্মতত্ত্ব অধ্যয়ন কৰি গৈছিল। এইজন ব্যক্তিয়ে সমাজৰ দুষ্ট প্ৰথাসমূহ দূৰ কৰিব বিচাৰিছিল আৰু ৰাষ্ট্ৰীয় সমালোচনাৰ জৰিয়তে ৰাষ্ট্ৰভক্তি উদ্দীপিত কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বিপিন চন্দ্ৰ পালৰ মৃত্যু হৈছিল 1932 চনৰ আজিৰ 20 মে' তাৰিখটোত। প্ৰত্যেক বছৰে আজিৰ 20 মে' তাৰিখটো বিশ্ব পৰিমাপ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। এই দিৱসে জোখমাখৰ বিজ্ঞান আৰু ইয়াৰ দৈনন্দিন জীৱনত গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। 1875 চনৰ 20 মে'ত পেৰিছত স্বাক্ষৰিত ঐতিহাসিক মিটাৰ কনভেনশ্যনৰ স্মৃতিত এই দিৱস পালন কৰা হয়। প্ৰিয় শ্ৰোতা, বিশ্ব পৰিমাপ বিজ্ঞান দিৱস সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে নগাঁও বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্তয়।
2: প্ৰতি বছৰে মে' মাহৰ 20 তাৰিখে বিশ্ব জোখমাপ দিৱস পালন কৰা হয়। এই দিৱস পালনৰ মূল উদ্দেশ্য হ'ল ওজন আৰু জোখমাপৰ সঠিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াৰ গুৰুত্ব আৰোপ কৰি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা। বিশ্বব্যাপী জোখমাপৰ সঠিক নিৰ্ণয় কৰাৰ লগতে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই উদ্দেশ্য আগত ৰাখি এই দিৱস পালন কৰা হয়। পুৰণি কালত দেশত কিছু ঠাইত বিনিময় প্ৰথা আছিলে। বৰ্তমানেও মৰিগাঁও জিলাৰ জাগীৰোডত প্ৰতি বছৰে তিৱা ৰজাসকলৰ দৰবাৰত বিনিময় প্ৰথাৰে সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা হয়। ইয়াৰ উপৰি এসময়ত ৰাইজে খেৰ ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰিছিলে, যেনে এখেৰ, দুখেৰ, আধাখেৰ আদি। এই প্ৰথা বিলুপ্ত কৰি দশমিক পদ্ধতি অৱলম্বন কৰা হয়। দশমিক পদ্ধতি অথবা মেট্ৰিক পদ্ধতি হ'ল দশমিক বা দহৰ গুণিতকৰ ওপৰত ভিত্তি কৰি তৈয়াৰী কৰা জোখমাপৰ এক আন্তৰ্জাতিক আধুনিক ব্যৱস্থা, যাৰ দ্বাৰা দিশ, পুতল, ওজন, আয়তন আদি সঠিক

0: হিচাপে নিৰূপণ কৰিব পাৰি। ওঠৰশ শতিকাৰ শেষৰ ফালে অৰ্থাৎ 1875 চনত ফ্ৰান্সত প্ৰথমবাৰৰ বাবে এই পদ্ধতিত জোখমাখ কৰা হৈছিলে। মেট্ৰিক পদ্ধতি ব্যৱহাৰ কৰি ৰাইজে বহু সময়ত উপকৃত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে এসময়ত গাঁৱৰ ৰাইজে মাটি জুখিবলৈ এডাল 10-12 ফুট বাঁহৰ তাঁৰ লৈছিলে। এই তাঁৰডালৰ জৰিয়তে মাটিৰ হিচাপ যেনে লেচা, কঠা, বিঘা আদি উলিয়াইছিলে। কিন্তু পৰৱৰ্তী সময়ত মেট্ৰিক পদ্ধতি অহাৰ লগে লগে এই জোখমাপবিলাক সঠিক আৰু বিজ্ঞানসন্মতভাৱে জুখিব পৰা হয়। দশমিক পদ্ধতি ব্যৱহাৰৰ লগে লগে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত খেলি মেলিবোৰ আঁতৰ কৰা হ'ল। এসময়ত মানুহে 1 গজ বা 2 গজ বা 1/2 গজ কাপোৰ কিনিছিলে, কিন্তু বৰ্তমান মিলিমিটাৰ, চেণ্টিমিটাৰ বা মিটাৰ এই ধৰণে মানুহে কাপোৰ কিনা পৰিলক্ষিত হৈছে। এই পদ্ধতিৰ দ্বাৰা ভাগ কৰাৰ সুবিধা হয় আৰু গুণগত কৰাৰ সুবিধা থাকে। 1885 চনত ফ্ৰান্সত ব্যৱহাৰ কৰা এই পদ্ধতিৰ পিছৰ পৰা সমগ্ৰ বিশ্বব্যাপী ইয়াৰ প্ৰচলন কৰা হয়। এই পদ্ধতি হ'ল বিজ্ঞানসন্মত পদ্ধতি আৰু সকলো মানুহে দৈনন্দিন কামত এই পদ্ধতি ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰিছে। সহজ কথাত ক'বলৈ হ'লে এই মেট্ৰিক পদ্ধতি হ'ল এক সুসংগবদ্ধ বৈজ্ঞানিক আৰু দশমিক ব্যৱহাৰ কৰি জোখমাপৰ এক আন্তৰ্জাতিক মানদণ্ড হিচাপে চিহ্নিত কৰিছে। এই পদ্ধতিৰ প্ৰধান একক হ'ল মিটাৰ, কিলোগ্ৰাম আৰু লিটাৰ। কাপোৰ নাইবা দীঘলীয়া সামগ্ৰী ক্ৰয় কৰিবলৈ আমি মিটাৰ ব্যৱহাৰ কৰোঁ। দালি, আলু, চাউল, শাক পাচলি আদি ক্ৰয় কৰিবলৈ আমি কিলোগ্ৰাম ব্যৱহাৰ কৰোঁ আৰু জুলীয়া পদাৰ্থ যেনে তেল, পেট্ৰল, ডিজেল আদি ক্ৰয় কৰিবলৈ আমি লিটাৰ ব্যৱহাৰ কৰোঁ। 2026 বৰ্ষৰ বিশ্ব জোখমাপ দিৱসৰ মূল বিষয়বস্তু হ'ল মেট্ৰলজি বিল্ডিং ট্ৰাষ্ট ইন পলিচি মেকিং, অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰিব পৰাকৈ সঠিকভাৱে জোখমাপ নিয়ন্ত্ৰণ কৰা। আমি সময়ে সময়ে দেখা পাওঁ যে বিভিন্ন পেট্ৰল ডিজেলৰ পাম্পত যিমান পৰিমাণৰ তেল গ্ৰাহকে ক্ৰয় কৰে সেই পৰিমাণৰ তেল নাপায়, ফলত দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এইবোৰ খেলি মেলি দূৰ কৰিবলৈকে মেট্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হৈছিলে, কিন্তু একাংশ দুৰ্নীতিপৰায়ণ ব্যৱসায়ীয়ে এনে কামবোৰ এতিয়াও কৰি থকা দেখা যায়। ইয়াৰ উপৰি মাছ মাংসৰ দোকানত একাংশ ব্যৱসায়ে গ্ৰাহকক হাতৰ টিপৰ চালাকিৰে ওজন কমাই দিয়া দেখা যায়। জোখমাপ নিয়ন্ত্ৰণ লগত জড়িত থকা বিষয়া কৰ্মচাৰীসকলে এই দিশত চকু ৰাখিলে ৰাইজৰ উপকাৰ সাধন হয়। ধন্যবাদ।
1: বিশ্ব পৰিমাপ বিজ্ঞান দিৱস সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে নগাঁও বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্তই। অনুষ্ঠানত ইয়া শিল্পী জ্যোতিষ ভট্টাচাৰ্য।

0: এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ। আহকচোন, পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কো দা গামাই সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হৈছিল আজিৰ তাৰিখটোত 1498 চনত। ভাৰতীয় গুৰু চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতীৰ জন্ম হৈছিল আজিৰ তাৰিখটোত 1894 চনত। ভাৰতীয় শিক্ষাবিদ তথা মানৱ বিজ্ঞানী লীলা দুৱেৰ মৃত্যু হৈছিল আজিৰ তাৰিখটোত 2012 চনত। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই অমৃতা কৰে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে অমৃতা কৌৰে। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে নিউজ অন AIR এপযোগে। এতিয়া আৰম্ভ কৰা হৈছে মূৰ্চনা।

মূৰ্ছনা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মালবিকা বৰা আৰু ভৱেন শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কেশৱ মহন্ত।

শ্ৰোতাসকলে মূৰ্চনা অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আশা শৰ্মা কটকীৰ কণ্ঠৰ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এটি গীত।

অনুষ্ঠানৰ শেষত ভাই টেবুল ছবিত সেয়া আছিল আৰতি মুখাৰ্জী। মূৰ্চনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ, 8:30 গীতি মালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ। গীতিমালিকাত এইবাৰ এয়া অনিল কলিতাৰ ৰচনাৰে হীৰেণ চন্দ্ৰ শৰ্মাৰ কণ্ঠৰ গীত, প্ৰযোজনা জন্মী দাসৰ।

0: সেয়া আছিল কেশৱ মহন্তৰ ৰচনাৰে ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক দীপংকৰ ডেকাৰ ৰচনাৰে পদ্মনাভ বৰদলৈৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: দীপঙ্কৰ ডেকাৰ ৰচনাৰে সেয়া আছিল পদ্মনাভ বৰদলৈৰ গ্ৰন্থৰ গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক ইপ্সিতা হাজৰিকাৰ কণ্ঠত গীতাঞ্জলি মহন্ত বৰুৱাৰ ৰচিত গীত, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

0: আজি পুৱা 9:20 প্ৰভাতী তৰংগ হিমান্ত বৰ্মাৰ সৈতে আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। এই বিষয়ে আজি ষ্টুডিঅত উপস্থিত থাকিব খাদ্য বিশ্লেষক অনুপম গগৈ। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আজি নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত ডক্টৰ নমিতা বৈশ্যৰ গল্প আৰু পিনাকপানী বশিষ্ঠৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা, নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ, শক্তিপীঠ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জলভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ' নীতি 2026ৰ খচৰা আন্তঃ মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে কয়। কালিৰ বৈঠক ফলপ্ৰসূ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনোঁ মে হমাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উচকো চাহি কেছে উপয়োগ কিয়া যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন চে লেকাৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ চাহি প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইছ চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হমাৰে চি আৰ পাটিল চাহাব হমাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে য়ে আয়োজন কি হে মে উচকো বিশেষ ৰূপ চে ধন্যবাদ দেনা চাহতা হুঁ অৰ সাৰি নৰ্থ কে জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ্য ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ্য লাষ্ট 12 ইয়াৰ্ছ হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আছ ফৰ আৱাৰ স্পীডি গ্ৰ'থ।
1: কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণ

0: ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে এই শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়।
1: নৰ্থ ইষ্ট যিসক আম স্নেহ আছে শ্ৰদ্ধা আছে অষ্টলক্ষ্মী কেতে সে আইবে সবি আর্টিসান ভাই আর বহনে সবকো মে স্বাগত করতি হু এমে ধন্যবাদ দেনা চাহতি হু ডিপার্টমেন্ট কো এসে এসে কলাকারং কো আর্টিস্টিক নলেজ জাননে ওয়ালো কো আপ খোঁজ কে নিকালে ইন ফিউচার ওস চিজ কো আম বড়া সকতে কিউকি উনকে লিয়ে জো সাপোর্ট সিস্টেম চাহিয়ে মেশিন সে লে করকে ওর জো ভি জরুরত চিজে উনকো চাহিয়ে হাম উনকো কি উনকা জো আর্টিস্টিক নলেজ কো ওর ভি জ্যাদা সে জ্যাদা লোগোঁ কে সাথ পৌঁছা সকে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 2,000 কোটি টকা মোকলাই দিছে। ইয়াৰ লগে লগে অঞ্চলটোলৈ ৰাষ্ট্ৰীয় ঘাইপথ শিতানত মোকলাই দিয়া ধনৰাশি 3,500 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই পুঁজি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দলং আদি নিৰ্মাণত ব্যয় কৰা হ'ব। জাননীখনত কোৱা হৈছে যে 2026-27 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 17,558 কোটি টকা ব্যয়ৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছিল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25টা পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকো ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
2: এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কিম, গতিকে সেই প্ৰথমটো স্কিম আমি বকচাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে জানাৰ কাৰণে আজি তাত উপস্থিত আছিলোঁ। স্কিমখননো কেনেকুৱানো কি, গতিকে বেছিকেলি স্কিমখন পাইপ লাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। কেনেলটো আমি বনোৱাৰ কাৰণে বহুত আমাক মাটিৰ প্ৰয়োজন হয়, জেগাৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সাপেক্ষে তেওঁলোকে পাইপলাইনৰ জৰিয়তে পানীটো দিয়াৰ ব্যৱস্থা কৰিছে।
0: ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ঃ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্রকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু

0: মীনৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। আজি মুখ্যমন্ত্ৰী দিল্লী ভ্ৰমণ সামৰি দিনৰ 10 বজাত গুৱাহাটীলৈ ঘূৰি আহিব। তেওঁ দুপৰীয়া আহতগুৰি আৰু ধৰমতোলাৰ প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। বিজনী চহৰৰ উৰণ সেতুৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাছাৰ জিলাৰ জামালপুৰৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা 7টা মাদকদ্ৰব্য ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত ইতিপূৰ্বে লোকপিয়ল আৰম্ভ হৈছিল যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ কৰে। ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক যশস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। গুৱাহাটীত কালি BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পেট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাছত ঔষধৰো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিবিধ ঔষধত 10 শতাংশতকৈ দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম পেট্ৰল, ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ মাজতে ৰাইজলৈ অধিক দুঃখবৰ, শীঘ্ৰে বৃদ্ধি পাব ঔষধৰ দাম। বিগত 5টা দিনত দ্বিতীয়বাৰলৈ পেট্ৰল, ডিজেলৰ দাম বৃদ্ধি পোৱা বাতৰিটোৱে অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকততো প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পেট্ৰল, ডিজেল পুনৰ 90 পইচাকৈ দাম বৃদ্ধি শিৰোনামেৰে বাতৰিটো কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দি টাইমছ অফ ইণ্ডিয়া, দি আছাম ট্ৰিবিউন কাকততো ইন্ধনৰ মূল্য বৃদ্ধিৰ বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সাংগঠনিক বিষয়, চৰকাৰৰ সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা আৰু মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বাতৰিটো দি চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকততো একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কালি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক নদী সংযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰি কৰে। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। মিয়াক মূলসুঁতিৰ অসমীয়াৰ স্বীকৃতিৰ ধৃষ্টতা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এনে মন্তব্যক ভয়ংকৰ জাতিদ্ৰোহী আখ্যা দিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: ধন্যবাদ ঋতুস্মিতা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেণ দাসৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ। শক্তিবিধ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এৰহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি লৈ আহিছো বৰপেটা জিলাৰ ৰেহৰূপ। আমাক সংগ দিছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। যোৱা বিধানসভা নিৰ্বাচনত বৰপেটা জিলাত অসমৰ ভিতৰত তৃতীয় সৰ্বাধিক ভোটদান হয়। ব্যাপক হাৰত হোৱা ভোটদানে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী কৰে। ভোটদানৰ ক্ষেত্ৰত জিলাখনৰ এনে সফলতা সন্দৰ্ভত আকাশবাণীৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ এক প্ৰতিবেদন।
2: যোৱা অসম বিধানসভা নিৰ্বাচনত বৰপেটা জিলাত 93.32% ভোটদান হয়। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা অনুসৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটদান হয় দক্ষিণ শালমৰা মানকাছৰ জিলাত। ইয়াৰ পাছতে দ্বিতীয় সৰ্বাধিক ভোটদান হয় ধুবুৰী জিলাত। তাৰ পাছতে বৰপেটা জিলাত ভোটদান হয়। বৰপেটা জিলাত ভোটদানৰ হাৰ ৰাজ্যৰ অধিকাংশ জিলাৰ তুলনাত পূৰ্বৰে পৰা অধিক। এইবাৰ সেই হাৰ আৰু অধিক বৃদ্ধি হয়। ইয়াৰ মূলতে হল জিলাখনৰ ৰাইজৰ মাজত ভোটদানৰ প্ৰতি গঢ়ি উঠা সজাগতা। সেইকাৰণে ভোটদান কৰিবলৈ জিলাখনৰ পৰা দূৰ দূৰণিত থকা লোকো নিৰ্বাচনৰ দিনটোত ঢপলি আহে। তেওঁলোকে পৰম উৎসাহেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। এইবাৰ যোৱা 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হয়। সেইদিনাৰ আগবেলাৰ বতৰ যথেষ্ট প্ৰতিকূল আছিল। অথচ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিকূল বতৰৰ মাজতে বহু ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী সৃষ্টি হয়। ভোটাৰৰ মাজত ভোটদানৰ প্ৰতি সজাগতা তথা দায়বদ্ধতা বৃদ্ধিত জিলা নিৰ্বাচন বিভাগেও সক্ৰিয়তাৰে কাম কৰি আহিছে। ভোটদানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ জিলা নিৰ্বাচন বিভাগে বিভিন্ন কাৰ্যসূচী নিৰ্বাচনৰ বহু পূৰ্বৰ পৰাই ৰূপায়ণ কৰে। অন্যান্য মাধ্যমৰ উপৰিও সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰেৰে জিলাবাসীৰ মাজত ভোটদানৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ চেষ্টা চলোৱা হয়। তাৰ ফলাফল নিৰ্বাচনৰ দিনটোত প্ৰতিফলিত হয়। ইয়াক লৈ বৰপেটা জিলা নিৰ্বাচন বিভাগেও উৎসাহিত হৈছে। অসমৰ ভিতৰতে তৃতীয় সৰ্বাধিক ভোটদান সম্ভৱ কৰাত জিলা নিৰ্বাচন বিভাগৰ ভূমিকা সেয়েহে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। জিলাখনৰ বৃহৎ অঞ্চল ভৌগোলিকভাৱে অতি জটিল। এই অঞ্চলবোৰ ব্ৰহ্মপুত্ৰৰ চৰত অৱস্থিত। এনে স্থানতো নিৰ্বাচন বিভাগে ভোটকেন্দ্ৰ স্থাপন কৰে। গতিকে জিলাখনৰ এজনো ভোটাৰ যাতে ভোটদানৰ পৰা বাদ নপৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা নিৰ্বাচন বিভাগে গঢ়ি তোলে। এনেধৰণৰ ব্যৱস্থাৰ বাবে ৰাইজেও ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহে।
1: ভাৰত চৰকাৰৰ এখন ধৈৰ্যবাহী আঁচনি হল স্বচ্ছ ভাৰত মিছন। দেশবাসীৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি কৰি ভাৰতবৰ্ষক এখন পৰিষ্কাৰ দেশৰূপে গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণৰো স্বাস্থ্য ৰক্ষা কৰাটোৱে হল এই অভিযানৰ মূল লক্ষ্য। বৰপেটা জিলাৰ এখন চৰকাৰী শিক্ষানুষ্ঠানে এই অভিযানক সফল কৰাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে আমাৰ সংবাদদাতাই।
2: স্বচ্ছ ভাৰত অভিযান দ্বিতীয় অধীনত স্বচ্ছ পৰিৱেশ গঢ়ি তোলাত সজাগতা সৃষ্টি আৰু স্বাস্থ্য ৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰা আদি ক্ষেত্ৰত বৰপেটাৰ PMC 1122 নম্বৰ নাৰ্চাৰী কাম প্ৰাইমাৰী বিদ্যালয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ স্বচ্ছ ভাৰত অভিযান দ্বিতীয়ৰ অধীনত প্ৰশংসিত হোৱা শিক্ষানুষ্ঠানখনত সম্প্ৰতি 350 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইয়াৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ শিক্ষানুষ্ঠানখনৰ চৌহদ প্লাষ্টিক মুক্ত কৰা হৈছে। অভিভাৱকসকলকো সজাগ কৰাত বিদ্যালয় কৰ্তৃপক্ষ সফল হৈছে। বিদ্যালয়খনৰ লগত জড়িত সকলোৱে ভাগে ভাগে চৌহদ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ দায়িত্ব পালন কৰি আহিছে। আকৌ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা পাচলিৰ বাকলি অতি সহজ পদ্ধতিৰে পচনশালৈ পৰিণত কৰি সেই সাৰ বিদ্যালয়ৰ বাগিচাত ব্যৱহাৰ কৰা হয়। ইয়াৰ সমান্তৰালকৈ হাত ধোৱা ব্যৱস্থা, অনাময় ব্যৱস্থা, ডাষ্টবিনৰ ব্যৱহাৰ আদিও স্বাস্থ্যসন্মতভাৱে গঢ়ি তোলা হৈছে। দায়বদ্ধতা বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাও সৰু সুৰা চাফাই কাৰ্য কৰা হয়। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰী মধুস্মিতা চৌধুৰীয়ে কয় যে সকলোকে সামৰি লৈ তেওঁলোকে এই অভিযান চলাই আছে।
1: বৰপেটা জিলা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ইয়াৰ ফলত ড্ৰাগছ ব্যৱসায়ী, সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীও ধৰা পৰিছে। জিলাখনত ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: বৰপেটা আৰক্ষীয়ে শেহতীয়াকৈ সদৰি কৰে যে যোৱা মাৰ্চৰ পৰা চলোৱা অভিযানত এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে জিলাখনত নিষিদ্ধ ড্ৰাগছ সম্পৰ্কীয় 36টা গোচৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে। ইয়াৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা হল 43 জন। আৰক্ষীৰ তথ্য অনুসৰি এই সময়ছোৱাত নিষিদ্ধ ইয়াবা টেবলেট 12249টা, হেৰইন 324.51 গ্ৰাম, নগদধন 21,87,345 টকা জব্দ কৰা হয়। তদুপৰি বৃহৎ পৰিমাণে নিষিদ্ধ কফ চিৰাপৰ বটলো জব্দ হয়। ড্ৰাগছ বিৰোধী অভিযান জিলাখনত পূৰ্ণগতিত অব্যাহত থাকিব বুলি জিলা আৰক্ষীয়ে সদৰি কৰে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শ্ৰোতাসকলে আজি বৰপেটা জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ এই একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। এতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া শুনক দেৱাশীষ শইকীয়াৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাই দেৱাশীষ শইকীয়াৰ কণ্ঠৰ লোকগীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি লোকগীত।

ইমানপুৰে দুটি লোকগীত শুনিলে দেৱাশীষ শইকীয়াৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। আজিৰ সাতসৰী অনুষ্ঠানৰ প্ৰথমখন চিঠি লৈছোঁ কমলানন্দ ভট্টাচাৰ্য ৰচিত অনিন্দিতা পালৰ কণ্ঠৰ গীত এটি শুনিবলৈ। আমালৈ অনুৰোধ কৰি লিখি পঠিয়াইছে মৰিগাঁৱৰ পৰা ৰাজু বৰা মজুমদাৰ, ৰমেশ মজুমদাৰ, গুঞ্জন আৰু বীণাশ্ৰী মজুমদাৰে। গীতটি শুনকচোন।

ধিং মৈৰাধ্বজৰ পৰা কালিমুদ্দিন আহমেদ আৰু বেবেজিয়াৰ পৰা দীপ্তি মণি কণ আৰু বাবু আপোনালোকৰ অনুৰোধত এইবাৰ বজাবলৈ লৈছোঁ অংগৰাগ মহন্তৰ কণ্ঠৰ কেশৱ মহন্ত ৰচিত এই গীতটি।

খগেন মহন্তৰ কণ্ঠৰ কেশৱ মহন্ত ৰচিত গীত এটি শুনিবলৈ আমালৈ অনুৰোধ কৰি লিখিছে নগাঁৱৰ পৰা ক্ষীৰপ্ৰভা আৰু টীনাৰাণী আৰু হেতালিনগৰৰ পৰা থুলেশ্বৰ মেধি, প্ৰিয়ংকা মেধি আৰু পৰিস্মিতা মেধিয়ে। এয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতটি।

শ্ৰোতাসকলে হাতঘড়ি অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে নিউজ অন AIR এপযোগে। দাপনিবুৰী মৰিগাঁৱৰ পৰা সুৰজ ইংটি আৰু মঙলদৈৰ পৰা গীতা ৰীতা লাৱণ্য আৰু প্ৰীতম আপোনালোকৰ অনুৰোধত এইবাৰ বজাবলৈ লৈছোঁ শ্লামডগ মিলিয়নেৰী বুলছেৰীৰ অলকায়গ্নিক আৰু ইলাৰণৰ কণ্ঠৰ এই গীতটি।

বিজয় ভূঞাৰ কণ্ঠৰ গীত এটি শুনিবলৈ আমালৈ অনুৰোধ কৰি লিখিছে চিপাঝাৰ মাৰৈৰ পৰা ইমৰাণ হুছেইন আৰু মিণ্টুৱে। গীতটি শুনকচোন।

সাতসৰী অনুষ্ঠানৰ শেষত বজাবলৈ লৈছোঁ অৱতাৰ বোলছবিৰ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ আমালৈ লিখি পঠিয়াইছে কুমৰাগুৰি মৰিগাঁৱৰ পৰা নিতুমণি নাথ আৰু তেজপুৰৰ পৰা লক্ষী নিজৰা ৰশ্মি আৰু শিৱানীয়ে। গীতটি শুনকচোন।

0: সাঁথৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লোৱা হৈছে ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পম খেদি, ৰচনা ৰঞ্জিত গগৈৰ।
1: এতিয়া আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি। আলেখ্যখনি ৰচনা ৰঞ্জিত গগৈ, প্ৰযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি।

0: এটা কথা শুন, ফাট বিহুৰ ইতিহাসৰ পমখেদি বহুজনৰ সতে একান্ত আন্তৰিকতাৰে কথাবোৰ কঢ়িয়াই যাওঁতে আমি যেন পাহৰি গৈছিলোঁ মুখ আৰু ভাৱৰ। কেৱল জনাৰ আৰু শুনাৰ আগ্ৰহে আমাক বাৰে বাৰে উৎকণ্ঠিত কৰি গৈছিল। ঢকুৱাখনা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰীক ফাট বিহুৰ স্থায়ী সমিতিৰ বিষয়ববীয়া নন্দচুতীয়াদেৱে ফাট বিহুৰ বিভিন্ন দিশৰ সম্পৰ্কে আমাৰ আগত সাৱলীলভাৱে কৈ যায় এনেদৰে।
1: আজি যি ফাট বিহু, সেই আনুষ্ঠানিক ফাট বিহু উদযাপন সমিতি গঠন হৈ সেই উদযাপন সমিতিৰ সুবিধা অনুসৰি দিন বাৰ ঠিক কৰি পতা আনুষ্ঠানিক ফাট বিহু। বিহু দৌলবলৈ চিঠি দি নিমন্ত্ৰণ কৰি অনা হয়, প্ৰতিযোগিতা পতা হয়, পুৰস্কাৰ দিয়া হয়, সভা সমিতি হয়। কিন্তু দূৰতীতৰ যি ইতিহাস মঞ্জুৰিত কালিকা লগা ফাট বিহু, সেই বিহুত কোনো উদ্যোক্তা নাছিল, কোনো উদযাপন সমিতি নাছিল। গাঁও ভূঁইবোৰত হুঁচৰি গাই শেষ হ'লেই প্ৰায় বহাগৰ পাঁচ ছয় দিন যোৱাৰ পিছতেই বিহু দলবোৰ আপোন আপুনি নিজে নিজে আহি চাৰিকীয়া নৈ উত্তৰ পাৰে বিহু মাৰিবলৈ ধুপলি আহিছিল। সেই বিহু দলবোৰক মাতিছিল চাৰিকীয়া নৈ শীতল বতাহে, চাৰিকীয়া নৈ পাৰৰ চিঞৰ সেউজ গছ গছনি বন বনৰীয়া। বিহু কৰা আৰু বিহু চোৱা মানুহে জনৰণ্যত পৰিণত হৈছিল। কেইবাদিনলৈকে সেই বিহু হৈছিল যেন বিহুৰ অনন্ত নিচিকাধাৰ, যাত যাত বিহু নামে চৰাই চিৰিকটিৰ মাত তল পেলাইছিল। নাচনী গাভৰু গিৰিপনীত নৈপৰীয়া বনমৰি তাও পিঠা হৈছিল, সেয়াই ফাট বিহু। সম্ভৱস্থলত ঢকুৱাখনা ফাট বিহুৱেই অসমৰ প্ৰথমখন মুকলি বিহু। বৃদ্ধসকলে কোৱা মতে আমাৰ জেনেৰেল মানুহতকৈ মিচিং আৰু কৈৱৰ্ত মানুহখিনিয়ে এই ফাট বিহুত বেছিকৈ অংশগ্ৰহণ কৰিছিল। আমাৰ জেনেৰেল মানুহখিনিয়ে সেই ফাট বিহু উপভোগহে কৰিছিল বোলে। এই বিনন্দীয়া ফাট বিহু 1918 চনত বহাগ বিহুতে ঢকুৱাখনাত লুটপাট হোৱাত সেই স্বাভাৱিকভাৱে হোৱা ফাট বিহু সেই বছৰৰ পৰাই বন হৈ গ'ল। আজিৰ যি ফাট বিহু পৰম্পৰা ৰক্ষা কৰিবলৈ মাইক বজাই কৰা আনুষ্ঠানিক ফাট বিহু। লুটপাটৰ কাৰণটো হ'ল প্ৰথম বিশ্বযুদ্ধত ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰক সবটো প্ৰকাৰে সহায় কৰিছিল। ইয়াৰ বিনিময়ত ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰৰ পৰা উদাৰ শাসন সংস্কাৰ আশা কৰিছিল। কিন্তু ভাৰতবাসীৰ সেই আশাত চেঁচা পানী পৰিল। আগৰ দৰেই একে নিষ্ঠুৰতাৰে শোষণ শাসন চলাই গৈয়ে থাকিল। ফলত ভাৰতবাসীৰ মাজত হতাশা আৰু ব্ৰিটিছ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই পেলায়। এই হতাশাতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সহস্তন্দ্ৰে গা কৰি উঠে। আমাৰ ঢকুৱাখনাতো কিছুমান খঙাল জংগী মানুহে বহাগ বিহুৰ বতৰতে সন্ধিয়া নামি অহাৰ লগে লগে ঢকুৱাখনাৰ এয়া গোলাপত লুটপাত কৰিবলৈ ধৰিলে। এই লুটপাতত জড়িত মানুহখিনি ডকাইত নাছিল, উদ্দেশ্যও ডকাইতি নাছিল। লুটপাতৰ উদ্দেশ্য আছিল ব্ৰিটিছ অপশাসনৰ বিৰুদ্ধে প্ৰকাশ্যে এটা বিদ্ৰোহ। আৰু এটা কথা

বাটন খাবলৈ নেপালো ঠেং, এই সুতো যদি সেই কাৰণে আমাৰ মহিলাসকলে যায় এতিয়াও আমাৰ সেই সুতো চুটি চুটি এইখানে এনেকেই যাব, খাবৰ মন নাছিলে পাতিহাঁহ এজনী, পাতিহাঁহ এজনী খাবলৈ নেপালো ঠেং, এই সুতোত যাব। আৰু মহিলাৰ নাচটো বেলেগ, কঁকালটো এনেকে হাউলাই লয়, হাত দুখন এনেকে মেলি মেলি নাচে, যেন হাবি ফালি ফালি গৈ আছে, ঠিক তেনেধৰণৰ ভংগীটো এতিয়াও আছে। সেইটো আধুনিকতাৰ যিটো আজি বিহু নাচৰ যিটো লয়লাস বা ভংগী আহিছে এতিয়াও আমাৰ সেইখিনিয়ে চোৱা গৈ নাই। তাৰোপৰি আজি বিহু নামত অসমৰ ভূগোল বিচাৰি পাবলৈ নাই, নাই কৃষিজীৱী সমাজখনৰ মাজত ব্যৱহৃত বস্তুবোৰৰ কথা, আগৰ বিহু নামত সেইবোৰ বিচাৰি পাবলৈ আছিল। ধৰি লওক আগৰ এতিয়াও গায় আমাৰ ভাটবিধ কিছুমান পুৰণা গীত মাতেই গোৱা হয়, যেনে কাঠালো বনালো গুমদানৈ তোমালোকৰ ঘৰলৈ, কাঠালো বনালো গুমদানৈ গাব মন আছিলে, কাঠালো বনালো গুমদানৈ বাট দিলা বগৰী যে। অথবা আকৌ আমাৰ অসমীয়া জাতীয় যিবোৰ সাজপাৰ সেইখিনিও আমাৰ বিহু নামত বিকশিত হয়, কেৰু মই

0: আমার জীবন কি করো, আমার জীবন ভটিয়ায় যায় ও এটা ও পকা বিলাহি হরা দিলে দিয়াহি, হরা যদি নিদিয়া আমাক বিদায় দিয়াহি, কেরু মনি কান খুলি তোমাক মাতিম কি বুলি, বনি বুলি মাতিলে বেয়া পোৱা কি জানি, এনেধৰণৰ আমাৰ সেই পুৰণা গীত মাত কিছু হ'লেও এতিয়াও আমাৰ ঢকুৱাখানাত ফাট বিহুত বৰ্তি আছে, আৰু সেইকাৰণে আমি ফাট বিহু খুব সুন্দৰভাৱে নিয়াৰিকৈ কোনো অপসংস্কৃতি বতাহে যাতে গৰকিব নোৱাৰে তাৰ কাৰণে খুব ৰক্ষণাবেক্ষণ দি প্ৰতিজন ঢকুৱাখানা সচেতন বাকীয়ে বিহু পাতি প্ৰতি বছৰে আহিছে, আৰু খুব সহযোগো খুব ভাল, সহস্ৰাধিক মানুহ মেমেৰাৰ দৰে উপস্থিত হয়, অসমৰ বিভিন্ন ঠাইৰ মানুহে এই ফাট বিহু দেখি খুব সতমুখে আন্তৰিকতাৰে প্ৰশংসা কৰি আছে যে সঁচাকৈ ঢকুৱাখানা ফাট বিহু এতিয়াও অপসংস্কৃতি বতাৰে গৰকি লেতেৰা কৰা নাই।
1: ফাট বিহু সমিতিৰ এগৰাকী বিষয়ববীয়া তথা ঢকুৱাখানা মহাবিদ্যালয়ৰ উপাধ্যক্ষ, ইতিহাসে গৰকা ঢকুৱাখানা, চন্দ্ৰজ্যোতি আদি গ্ৰন্থৰ ৰচয়িতা ডক্টৰ জিতৰাম কলিতাদেৱে কয়,
2: ফাট মানে হ'ল গোঠোৱা, লগ লগা, লগ লাগি মৰা বিহু, তাৰ পৰাই আহিছে। আৰু প্ৰত্যেক ৰংগ অনুষ্ঠানৰ গুৰিত একোটা ধৰ্মীয় প্ৰলেপ থাকে, যেনেকৈ দুবি নৃত্যত আছে, বাৰেশ্বৰীয়া ভাওনাত আছে, সেই জামুৰিহাটত আমাৰ ইয়াতো হ'লগৈ কি হাঁহি যাবলৰ লগত এই ফাট বিহুটো সম্পৃক্ত, তাৰমানে কথা হ'ল হাঁহি যাবলৈ হ'লগৈ কেঁচা হাতী গোসানী যি আছে শদিয়া, সেইখন দেৱলৈ আহি ইয়াতে সেই দেৱীয়ে লম্বা বুলি বা পৰাশা বুলি ভাবিলে, সৰ্বপাছত হ'ল কি বহাগ মাহত যেতিয়া তাতো হ'লগৈ কামেশ্বৰী মন্দিৰত হেৰি কৰিছিলে, নৰবলি দিছিলে নহয়, ইয়াতো নৰবলি দিছিলে, আৰু সেই নৰবলি দিয়াৰ সময়ত মানুহবিলাকে আহি তাত তেওঁলোকে নাচ গান কৰিছিলে, বহাগ মাহত প্ৰথম সপ্তাহতে আহি নাচ গান কৰিছিলে, বিশেষকৈ কুম্বাং বুলি যিটো মিচিং সম্প্ৰদায় আছে, কুম্বাং বুলি মিচিঙৰ এটা গোত্ৰ এটা আছে, তেওঁলোক বেছি উৎসাহী আছিলে, বেছিকৈ দেৱীক মানিছিলে, গতিকে তেওঁলোকে আহি কি কৰে তাত নাচ গান কৰে। তো যেতিয়া নৰবলিৰ কথাটো উঠাই দিলে, উঠাই দিয়াৰ আগমুহূৰ্তত আগতে কি হ'ল সেই অঞ্চলত য'ত নহওক মানে গৰু আৰু ম'হৰ মানে বেমাৰ এটা হ'ল, বেমাৰ হোৱাৰ লগে লগে মানুহবিলাকৰ অৱস্থা বেয়া হ'ল, হোৱাৰ কাৰণে তেওঁলোকে মানে বিহু মাৰিবলৈ বাদ দিলে সেইবাৰ। তেতিয়া দেৱীয়ে মানে পুৰোহিতক মানে স্বপ্নত দেখুৱালে হ'ল যে তোমালোকে বিহু নামাৰাকে নাথাকিবা, বিহু মাৰা এগছ চাকি জ্বলাই, মোৰ দেৱালত চাকি এগছ জ্বলাই তোমালোকে আগৰ নিচিনাকৈ বিহু মাৰিবলৈ আৰম্ভ কৰা।

0: যেতিয়া সেই স্বপ্ন আদেশটো যেতিয়া সুবিধে ৰাইজক ক'লেগৈ, ৰাইজে চাকি এগছ দি তেওঁলোকে বিহু মাৰিবলৈ আৰম্ভ কৰিলে আৰু গৰু ম'হৰ বেমাৰটো নাইকিয়া হ'ল। মহামাৰী আছিলে, সেই মহামাৰীটো নাইকিয়া হ'ল। এই গোটেই অঞ্চলতে তেওঁলোকে বিহু মাৰিছিলে আৰু বিহুটো দিনত মাৰিছিলে। ৰাতি তেওঁলোকে কি কৰে, দূৰৰ মানুহবিলাক যাব নোৱাৰে নহয়, এই গাঁওবোৰত যায়গৈ, গৈ তেওঁলোকে হুঁচৰি গায়। হুঁচৰি গাই তেওঁলোকক লাগে কি সান্দহ লাগে আৰু থাকিবলৈ দি দিব লাগে,
1: তাৰমানে খোৱা বোৱাৰ
0: হোৱাৰ কাৰণে তেওঁলোকে সেইকাৰণে গান গান গান মই এটা দিছোঁ তাত। গান গান গান গাঁওবুঢ়াৰ ঘৰতে সেই গান, ঠাণ্ডাও নালাগে, ইটিও নালাগে, ঠাণ্ডাকে এবাতি খাওঁ। মিচিং ভাত আহি দিছিলে ইয়াত, মানে ফাটৰ বিহু আৰম্ভ হোৱাৰ আগমুহূৰ্তত চ'তৰ 15 তাৰিখৰ পৰাই নিশা বিহু আছিলে। তাত ৰাতি মানে গাভৰুবিলাকে বোৱাৰীবিলাকে নাচি যায় আৰু কাষত বেছি দূৰত নহয় আৰু ল'ৰাখিনিও তেনেকৈ বিহু মানে গায়, ঢোল বায়। সেই ঢোলৰ সেৱাত আকৌ ছোৱালীখিনি, দূৰত থকা ছোৱালীখিনিও নাচে আৰু গান মানে তেওঁলোকে বিহুগীত দিয়ে, যোৱা বিহুগীতো দিয়ে, ইটো সিটো মানে জোকায় তেনেকৈ চলিলে। কিন্তু এই ৰাতি বিহুটো 1942 চনলৈকে ইয়াত আছিলে। কিন্তু 42 চনত যেতিয়া স্বাধীনতা আন্দোলন তীব্ৰ হৈ উঠিলে, তেতিয়া মানে সিপাহীবোৰো আহিলে, অহাৰ কাৰণে নাতিস্থানীয় মানুহ লীলাদাসে হওক, ডম্বৰু চেতিয়া, তাৰপিছতে হেৰি ভৰালী, পূৰ্ণ ভৰালী, তেওঁলোকে আহিলে স্বাধীনতা যোদ্ধা। তেওঁলোকে ক'লে যে এইটো বৰ বেয়া হ'ব, হয়তো আমাৰ কোনোবা কাৰোবাক মানে হেৰি কৰিবও পাৰে, ধৰ্ষণ কৰিব পাৰে, গতিকে তেওঁলোকে এইটো বন্ধ কৰালে। চন্দ্ৰশেখৰ দাসো আছিলে, তেওঁলোকে বন্ধ কৰালে। কিন্তু তাৰপিছত তথাপিতো আমাৰ বোৱাৰীখিনিয়ে বা জীয়ৰীখিনিয়ে দিনত হ'লে কিন্তু প্ৰথম নাচিছিলেগৈ। আৰু যেতিয়াই মানে ধৰি লওক গৰু বিহু হ'ল, গৰু বিহু দিনাৰ পৰাই একো হুঁচৰি আৰম্ভ হয়, তেতিয়া তেওঁলোকৰ সেইটো বিহুটো তাত শেষ। কিন্তু ঘৰৰ ভিতৰত তেওঁলোকে আকৌ ভিতৰতে তেওঁলোকে যায়। তাৰপিছত মিচিংখিনিতো আগৰ পৰাই তেওঁলোক হেৰিয়ে, তেওঁলোকৰ যিটো গুমৰাগ নৃত্য, সেই গুমৰাগৰ গুমৰাগ বুলি এটা সেৱা এটা আছে, সেই সেৱাটোতো বিহুৰ মাজত এতিয়াও আছে। আমাৰ গোটেই অসমৰে বিহুত সেইটো প্ৰভাৱ পৰিছে, গুমৰাগৰ প্ৰভাৱটো এই মাজে মাজে যে আমাৰ সেৱাভাষা লগাই দিয়ে, সেইটো আচলতে মিচিঙৰ পৰা আহে। গতিকে সেইকাৰণে এইটো সমন্বয় মানে তাকে কৈছোঁ যে এইটো এটা সমন্বয়ৰ বস্তু আৰু। গতিকে বিহু ফাটৰ বিহুটো হ'লগৈ গোটেই অঞ্চলৰ মানুহৰ মানে মৰমৰ বস্তু আৰু, মানে ইয়াত কোনো জাতিৰ কথা নাই।
2: পশ্চিমৰ আকাশ ধূসৰ হৈ আহো আহো কৰাৰ সময় চাৰিকৰীয়াৰ উত্তৰ দিশে থকা হিলৈদাৰীৰ গাঁৱৰ বিদ্যাৱতী গগৈক যেতিয়া লগ পালোঁ, তেওঁ আমাৰ আগত ফাট বিহুৰ সম্পৰ্কে অনেক কথাই কৈ গ'ল।
3: আমাৰ হাঁহি দেৱালে আছে নহয়, এই হাঁহি দেৱালে মানে ধ্বংস কৰিলে, মানে তাতেই দেৱালয়তে আমাৰ এই গোৱালগাঁও বুলি কয় সেইখন গাঁৱত আছিল। আমাৰ ইয়াৰ পৰা 4-5 কিলোমিটাৰমান হ'ব, সেইখিনিতে মানে হাঁহি দেৱালয় আছিল। সেই যে হাঁহি দেৱালয় আছিল ক'ত জানে, শদিয়াত আছিল, শদিয়া চুতীয়া ৰজাই এই গোঁসানীক পূজা কৰিছিলে, তামেশ্বৰী গোঁসানী। সেই গোঁসানী যেতিয়া আহোম ৰজাই শদিয়া ধ্বংস কৰিলে, হেৰি ল'লে, আহোম ৰাজত্ব হ'ল, চুতীয়াবিলাকক হেৰি কৰিলে, সেনেখনে ভাঙি দিলে, তেওঁলোকৰ ৰাজত্ব গ'ল। এতিয়া গোঁসানী কি কৰিব, গোঁসানী মূৰ্তি লৈ আহিলে, লৈ আহি ইয়াত পাতিলে গোৱালগাঁৱত। তাৰপিছত সেই যে মনৰ আকৰ্ষণ মানবিলাকে সেইটো ঘৰ পাইছেতো দেৱী মন্দিৰটো, তাততো কোনো নাথাকে, হেৰি সময়তে পূজাৰ সময়তে পূজাই চুজাই থাকে, তাত বহল আহল বহল ঘৰ আছে, তাতে থাকিবলৈ সেইটো ল'লে, কেম পাতি যুদ্ধ কৰিবলৈ লৈ পেলাই মানে সোমালে, তাতে গৈ মাংস ৰান্ধি বাঢ়ি খালে, খোৱাৰ কাৰণে বৰ দুখ পালে দেৱীয়ে, দেৱীয়ে দুখ পালে, দুখ পায় দেৱী মানে থান দি পেলাই আঁতৰি গৈ পেলাই দেৱীয়ে পূজাৰীক সপোন দেখুৱালে যে মই মোৰ ঘৰ ইয়াৰ পৰা আঁতৰাই নিব লাগিব, নিব লাগিব তাৰ ব্যৱস্থা মই কৰিম সেইবুলি ক'লে। তাৰপৰা বাৰিষা এই নদীয়েদি খাইবেৰি এডাল সৰল কাঠ আনিছে একেবাৰে হেৰিয়াৰ পৰা, হিমালয়ৰ ওচৰৰ পৰা, হিমালয়ৰ পৰা এডাল সৰল কাঠ আনিছে, সপোনত দেখুৱাইছে হেৰিয়াক পূজাৰীক যে তুমি সেইডাল ৰাখিবা। আৰু চাৰিকৈ কৈছে যে চাৰিকৈয়া তুমি মোৰ এই কাঠডাল দামটো যাওঁতে লাগি ধৰিব পাৰে, তুমি পোনাই দিবা, এইবোৰ হেৰি কিমৰ্দন্তি কথা, তুমি পোনাই দিবা। তেতিয়া সেইবাবে আমি কাঠডাল ৰখালে পূজাৰীক দেখুৱালে, হ'ব নেকি মই কাঠ আনি দিছোঁ, সেই বা

দুটাই ৰাইজে সহায়ে তুমি হাঁহি দিয়া হ'লে মুখত পাতা, এতিয়া পাতিলে সেই গাঁৱত এইখন কি বুলি কয় দেউলীয়া গাঁও পাতিলে, সেই হাঁহি দিয়ালৈ এতিয়া সেই হাঁহি কাষ আনিবৰ কাৰণে সেই বাটটো যিটো ৰাজেশ্বৰ সিংহ ৰজাই খান্দি দিছিলে নদীৰ নৌকাৰ বাট এই চাৰিকৰীয়া আৰু কঁহাই সংলগ্ন যিটো যান সেইটো পাৰতেই সেই যানেদিয়েই তাতডাল আহিছে, তাৰ পাৰতেই গোখানী গৈছে যে মোৰ থান তাৰ পাৰতেই বনাবা, সেইকাৰণে হাঁহি হেৰি ঢকুৱাখানা যানৰ পাৰত হাঁহি দেৱালয় সেই তেতিয়া সেইখিনি হ'ল তাৰ হাঁহি দেৱালয় পাতিবৰ কাৰণে যিখিনি ৰাইজ গোট খালে, গোট খাই ৰাইজে খেৰ বাঁহ গোটাই এই গছ কাটি মেলি দেৱীৰ আদেশত যিখিনি কৰিলে, কৰি পেলাই তেওঁলোকে হেৰি সাজিলে ন ঘৰ দেৱালয় প্ৰতিষ্ঠা কৰিলে নহয়, কৰি পেলাই পূজা চূজা পাতিলে, পাতি পেলাই পাছত বিহু কৰিলে, বিহু কৰিলে শেষত আমাৰ অসমীয়া মানুহৰ বিহুটো বৰ মৰমৰ বস্তু নহয় জানো, চব আনন্দতকৈ বিহু আনন্দটোৱেই ভাল আনন্দ, সেইটোতে মতলীয়া হৈ যায় মানুহে শেষ আনন্দৰ, সেইকাৰণে বিহু পাতিছিলে সেইটোকো ফাটবিহু।

0: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ৰঞ্জিৎ গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ, সহযোগ কৰিলে পাৰভিজ হুছেইনে। আলেখ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু শেৱালী দাসে। ফাট বিহুৰ পুংখেদি
1: ৰঞ্জিৎ গগৈ ৰচিত আলেখ্যখনি শুনিলে। এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰা হৈছে অসমীয়া গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ সতীশ দাস।

অনুষ্ঠানৰ শেষত সেয়া আছিল ডলি ঘোষ। অসমীয়া গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 11 বজাৰ পৰা বিয়লি 4:29 আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মেত অন্ত পৰিব। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে শিল্পীসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান
1: জনায়। ऐसे ऐसे कलाकारों को आर्टिस्टिक नॉलेज जानने वालों को आप खोज के निकाले, इन फ्यूचर उस चीज को हम बढ़ा सकते हैं, क्योंकि उनके लिए जो सपोर्ट सिस्टम चाहिए मशीन से लेकर के और जो भी जरूरत चीजें उनको चाहिए, हम उनको कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলিও উল্লেখ কৰে। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিক্কিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিদ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ

0: বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপতগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত সামৰণি পৰিব। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে।
1: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হমাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উচকো সহী কেছে উপয়োগ কিয়া যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন চে লেকাৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকাৰ সহী প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হমাৰে চি আৰ পাটিল চাহাব হমাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে য়ে আয়োজন কি হে মে উচকো বিশেষ ৰূপ চে ধন্যবাদ দেনা চাহতা হুঁ অৰ সাৰে নৰ্থ ইষ্ট কি জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ লাষ্ট 12 ইয়াৰ্চ হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আজ ফৰ আৱাৰ স্পীডি গ্ৰ'থ।
0: দেশৰ এখন আগশাৰীৰ আলোচনীয়ে চলোৱা সমীক্ষাত ভাৰতৰ শীৰ্ষ 100 জন জিলাধিপতিৰ তালিকাত অসমৰ 4জন আয়ুক্তৰ নাম অন্তৰ্ভুক্ত হৈছে। এই তালিকাত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, তিনিচুকীয়াৰ আয়ুক্ত সুমিত ছত্তৱান আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সমীক্ষাৰ মূল উদ্দেশ্য হৈছে দেশজুৰি জিলা আয়ুক্তসকলৰ কাম কাজ আৰু কৃতিত্বক উজ্জ্বল কৰি তোলা, জনসংযোগ দক্ষতা আৰু ফলপ্ৰসূ শাসন, স্বচ্ছতা আৰু জবাবদিহিতা, সুচল জনসেৱা, সংকট ব্যৱস্থাপনা আদি 10টা গুৰুত্বপূৰ্ণ বিষয়ত এই সমীক্ষা চলোৱা হৈছিল। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক জানিবলৈ দিয়ে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলিও মত প্ৰকাশ কৰে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব সকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়।

0: ধুলিগাঁৱত দেওবাৰে সংঘটিত অগ্নিকাণ্ডৰ পাছত কালি মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়া আৰু জিলা আয়ুক্ত ডঃ নেহা যাদৱে ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি 1,20,000 টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে। জিলা আয়ুক্ত আৰু বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষ্ণ ৰাজকোঁৱৰ আৰু মধুস্মিতা গগৈ ৰাজকোঁৱৰৰ পৰিয়ালটোক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰো বুজ লয়। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
1: অংকিত এটা ঘটনা লক্ষণ গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মধুস্মিতা ৰাজকোঁৱৰী তেখেতৰ বাসগৃহ সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হৈছিল আৰু এইটো এটা এক্সিডেণ্ট। হঠাতে তেওঁলোক ঘৰত নথকা অৱস্থাত শ্বৰ্ট চাৰ্কিট হৈ ঘৰটো জুইত জাহ গৈছিল আৰু খবৰ পাই মই নিশা ইয়ালৈকে আহিছিলোঁ। এটা কৰুণ দৃশ্য আছিলে, মই কেতিয়াও এনেকুৱা দৃশ্য দেখা নাছিলোঁ ওচৰৰ পৰা। ক'ৰবাত ঘৰ জ্বলে গৈ পাওঁতে পলম হয়, দেৰিকৈ আহোঁ আৰু খুব লগে লগে আহি মই উপস্থিত হৈছিলোঁ আৰু তাৎক্ষণিকভাৱে দ্বিতীয় দিনটোতে যোৱাকালি ঘৰটো পুনৰ উন্নয়াবৰ কাৰণে আমাৰ গাঁওবাসী ৰাইজৰ সহযোগত, আমাৰ কাৰ্যকৰ্তাৰ সহযোগত আমি ক্ষীপ্ৰতাৰে প্ৰচেষ্টা হাতত লৈছিলোঁ।
0: কাছাৰ জিলাৰ গুমৰা আৰক্ষীয়ে 3 জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। আটক হোৱা বাংলাদেশী নাগৰিক কেইজন আক্তাৰ মহম্মদ আৱাল আৰু মহম্মদ হাৰুণ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লোককেইজনে দীৰ্ঘদিন ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল। শেহতীয়াকৈ তেওঁলোকে বাংগালুৰুৰ পৰা কাছাৰলৈ আহিছিল আৰু সীমান্ত পাৰ হৈ পুনৰ বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে কালি তেওঁলোকৰ এই পৰিকল্পনা ব্যৰ্থ কৰে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ঠিকাদাৰক বিলৰ ধন মোকলাই দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ বন সংমণ্ডল বিষয়া অবিনাশ বসুমতাৰীৰ বাসগৃহত যোৱা নিশা আৰক্ষীয়ে তালাচী চলায়। ঠিকাদাৰৰ পৰা 2 লাখ টকা উৎকোচ লোৱাৰ সময়ত কালি বন বিষয়াগৰাকীক মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ঠায়ে ঠায়ে আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰিছে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। গুৱাহাটীসহ দেশৰ 18খন চহৰত জল মেট্ৰ সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। আগশাৰীৰ আলোচনীৰ সমীক্ষাত দেশৰ শীৰ্ষ 100জন জিলাধিপতিৰ তালিকাত অসমৰ 4গৰাকী আয়ুক্তৰ স্থান লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: आकाशवाणी। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে হ'বলগীয়া বৈঠকক লৈ আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সদাচাৰক ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰা এগচি চাকি বুলি অভিহিত কৰিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15 জুনৰ পৰা ফ্ৰান্সত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ খেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আজি হ'বলগীয়া বৈঠকক লৈ আশা ব্যক্ত কৰিছে। তেওঁ কয় যে এই বৈঠকে ভাৰত আৰু ইটালীৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে কয় যে ৰোমত অৱতৰণ কৰাৰ পাছতে তেওঁ নৈশভোজত প্ৰধানমন্ত্ৰী মেলনীক সাক্ষাৎ কৰে। ইয়াৰ পাছতে তেওঁ ৰোমৰ প্ৰখ্যাত কলোচিয়াম অৰ্থাৎ বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰাচীন ৰংগমঞ্চ দৰ্শন কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰে। আজিৰ বৈঠকত ভাৰত আৰু ইটালীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আন এটা বাৰ্তাত শ্ৰীমোদীয়ে ৰোমত থকা প্ৰৱাসী ভাৰতীয়সকলক কালি সন্ধিয়া তেওঁলোকে জনোৱা আন্তৰিক আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰৱাসী ভাৰতীয়সকলৰ উল্লেখনীয় অৱদান আছে। বিশ্বৰ সকলো দেশতে ভাৰতীয় সম্প্ৰদায়ে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰসিদ্ধ চিত্ৰশিল্পী জিয়াম পোলো টোমাছেট্টিয়ে ভাৰতীয় সংস্কৃতিক আধাৰ হিচাপে লৈ কৰা কামৰ ভূয়সী প্ৰশংসা কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শিল্পীগৰাকীয়ে ইটালীৰ ৰোম ভ্ৰমণৰ সময়ত তেওঁক বাৰাণসীক লৈ অঁকা এখন বিশেষ চিত্ৰ উপহাৰ দিছে। তেওঁ কয় যে ভাৰতীয় সংস্কৃতিৰ প্ৰতি শ্ৰীশেট্টিৰ অনুৰাগ 4 দশকৰো অধিক পুৰণি। তেওঁ লগতে কয় যে চিত্ৰশিল্পীগৰাকীয়ে 1980ৰ দশকত বৈদিক সংস্কৃতিৰ গ্ৰন্থৰ বাবে চিত্ৰ অংকন কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। 2008ৰ পৰা 2013চনলৈ শ্ৰীশেট্টিয়ে মহাভাৰতৰ ওপৰত আধাৰিত 23খন বিশাল চিত্ৰ অংকন কৰা বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে লগতে সামাজিক মাধ্যমৰ আন এটা পোষ্টত ভাৰতীয় নৃত্যৰ প্ৰতি ইটালীৰ 5গৰাকী শিল্পীৰ অনুৰাগৰ প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতীয় নৃত্যশৈলীৰ প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগ্ৰহ সঁচাকৈ আশ্চৰ্যজনক। তেওঁ লগতে ইটালীত ভাৰতীয় সংগীত অতিকৈ জনপ্ৰিয় বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কালি গধূলি ৰোমত আয়োজিত সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত ইটালীৰ 5গৰাকী শিল্পীয়ে হংসধ্বনি ৰাগ পৰিৱেশন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদাচাৰক এনে এগচি চাকি বুলি অভিহিত কৰিছে যিয়ে ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰে। সামাজিক মাধ্যমযোগে আজি সংস্কৃতৰ এফাকি হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এই আদৰ্শ আঁকোৱালি লৈ দেশৰ জনসাধাৰণে সম্প্ৰতি সম্পূৰ্ণ দৃঢ়তা, সামৰ্থ আৰু কৰ্তব্যনিষ্ঠাৰে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত ব্ৰতী হৈছে বুলি উল্লেখ কৰে। কি কৰিব লাগে বা কি কৰিব নালাগে নিজৰ মত বা ক্ষণিকৰ আৱেগৰ বশৱৰ্তী হৈ সেয়া নিৰ্ধাৰণ কৰা উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে আচৰণৰ সঠিক পথৰ সন্ধান দিয়া আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষা প্ৰদান কৰা শাস্ত্ৰত উল্লেখিত মানৰ ওপৰত আধাৰিত হোৱা উচিত। তেওঁ লগতে কয় যে এগৰাকী ব্যক্তিয়ে প্ৰতিষ্ঠিত মান অনুযায়ী কাম কৰিব লাগে যাতে তেওঁৰ আচৰণ সন্তুলিত, মান্য আৰু অৰ্থবহ হৈ পৰে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। 4দিনীয়া এই অধিৱেশনৰ 26 মে'ত সামৰণি পৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন গিউ বেকক সাক্ষাৎ কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ে আঞ্চলিক শান্তি, সুস্থিৰতা আৰু প্ৰযুক্তিগত সমন্বয়ৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতা অনুযায়ী দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ আৰু কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে এই বৈঠক ফলপ্ৰসূ হোৱা বুলি অভিহিত কৰিছে। তেওঁ কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়াই প্ৰতিৰক্ষা চাইবাৰ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়, কোৰিয়াৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী সহযোগিতা সংস্থাৰ মাজত এই চুক্তি সম্পাদিত হয়। ইয়াৰ পূৰ্বে শ্ৰীসিঙে কোৰিয়াৰ ৰাষ্ট্ৰীয় মৈদামত পুষ্পমাল্য তৰ্পণ কৰে আৰু ৰাষ্ট্ৰৰ সেৱাত চৰম বলিদান দিয়া সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। তেওঁ কয় যে সৈনিকসকলৰ সাহস, নিষ্ঠা আৰু দেশপ্ৰেম সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিক লৈ আমেৰিকা আৰু কেইবাখনো ইউৰোপীয় মিত্ৰ ৰাষ্ট্ৰৰ মাজৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা মাহত ফ্ৰান্সত হ'বলগীয়া G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। হোৱাইট হাউছৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে অহা 15 জুনৰ পৰা 17 জুনলৈ দক্ষিণ পূব ফ্ৰান্সৰ ইভিয়ান লেছ বেইনছত হ'বলগীয়া এই সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, বাণিজ্য, জটিল খনিজ পদাৰ্থ, আৱৰ্জন আৰু গোলকীয় নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা হ'ব। ইৰাণৰ প্ৰতি গ্ৰহণ কৰা ভিন্ন দৃষ্টিভংগীক লৈ আমেৰিকা আৰু ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ব্ৰিটেইনকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হোৱাৰ সময়তে এই বৈঠকে গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে ট্ৰাম্পে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সময়ত আমেৰিকাক প্ৰয়োজনীয় সমৰ্থন নিদিয়া বুলি নাটোৰ মিত্ৰ দেশসমূহক সমালোচনা কৰি আহিছে। দেশে আত্মনিৰ্ভৰ ভাৰত উদ্যমৰ অধীনত স্বদেশী প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই পাইলটবিহীন বিমানৰ পৰা নিৰ্দিষ্ট লক্ষ্যক উদ্দেশ্যি নিক্ষেপ কৰিব পৰা ULPGM-V3 উন্নয়নৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে এয়া গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে। মেঘালয়ৰ উমৰইৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপিনছ, ছিচিলি, শ্ৰীলংকা আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে এই অনুশীলনত অংশ লৈছে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যক প্ৰতিফলিত কৰি সেনাবাহিনীয়ে এই দলটোক আদৰণি জনায়। ভাৰত মহাসাগৰীয় অঞ্চলত সেনাবাহিনীৰ অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে সেনাবাহিনীৰ লোকসকলক পেছাদাৰীভাৱে পাৰস্পৰিক বিনিময় কৰাৰ লগতে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাত সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত সামৰিক বাহিনীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কংগোত ইবোলা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 136লৈ বৃদ্ধি পাইছে। দেশখনৰ স্বাস্থ্যমন্ত্ৰী ৰোজাৰ কাম্বাই এই কথা সদৰি কৰে। কংগোৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে দেশখনৰ 543 গৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ দেখা দিছে আৰু ইয়াৰে 32 গৰাকী এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। উন্নত নীতি নিৰ্ধাৰণ আৰু সঁহাৰিপূৰ্ণ প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে বজাৰ ব্যৱস্থাৰ স্বচ্ছতা ৰক্ষা কৰি বজাৰ আৰু ব্যৱসায়ৰ ওপৰত চাপ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈছে বুলি কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। বিশ্ব পৰিমাপ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠান ভাৰ্চুৱেলি শুভাৰম্ভ কৰি শ্ৰীযোশীয়ে আইনী পৰিমাপ বিজ্ঞানক গ্ৰাহকৰ আস্থা অৰ্জন আৰু উদ্যোগ ক্ষেত্ৰত মান আৰু শুদ্ধতা ৰক্ষাৰ অন্যতম চাবিকাঠি বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উৎপাদিত সামগ্ৰীসমূহে গোলকীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ সমৰ্থ হোৱাৰ লগতে পৰিৱেশৰ দিশৰ পৰা বহনক্ষম হোৱা উচিত বুলি উল্লেখ কৰিছে। শ্ৰীযোশীয়ে কয় যে গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে সকলো সামগ্ৰীৰ জোখ মাপ সঠিক ৰূপত ৰাখি স্বচ্ছতা নিশ্চিত কৰাটো আইনী পৰিমাপ বিজ্ঞানৰ মূল লক্ষ্য। এইবাৰৰ বিশ্ব পৰিমাপ বিজ্ঞান দিৱসৰ মূল বিষয় পৰিমাপ বিজ্ঞান নিৰ্ভৰযোগ্য আৰু বিষয়বস্তু নিৰ্ভৰ জোখ মাপ ব্যৱস্থাৰ বাবে নীতি প্ৰণয়নেৰে আস্থা অৰ্জন কৰা। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সিন্ধু উপত্যকা সভ্যতাৰ দিনৰে পৰা উমৈহতীয়া জোখ মাপ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টমি পিগটে প্ৰকাশ কৰা মতে ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কৰিবলগীয়া এই ভ্ৰমণকালত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লীলৈ যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে হ'বলগীয়া বৈঠকক লৈ গভীৰ আশা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সদাচাৰক ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰা এগছি চাকি বুলি অভিহিত কৰিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15 জুনৰ পৰা ফ্ৰান্সত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: पसंदीदा गाना इस वक्त आ रहा है। इस फिल्म की हीरोइन कौन थी ये बताइएगा।

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু জুবিন ক্ষেত্ৰ বাস্তৱায়নৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জুবিন গাৰ্গ কেতিয়াও ৰাজনীতিৰ বিষয় নহয় আৰু তেওঁক লৈ ৰাজনীতি কৰিলে ৰাইজে বেয়া পায়। জনসাধাৰণে শিল্পীগৰাকীক লৈ ৰাজনীতি কৰাসকলক তাৰ প্ৰমাণো ইতিমধ্যে দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আছে, কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াত লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হ'লোঁ, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকে।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ প্ৰাৰম্ভিক কাম হিচাপে 3 কোটি টকা ব্যয়েৰে চৌহদৰ দেৱাল নিৰ্মাণ কৰি আছে। তেওঁ কয় যে ওপৰৰ অংশৰ পৰা মাটি খহি পৰা ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে সুপৰিকল্পিতভাৱে মৰ্যাদাপূৰ্ণ সাংস্কৃতিক চেতনাৰে সমৃদ্ধ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে জুবিন ক্ষেত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। চৰকাৰৰ এই সংকল্প অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। চৰকাৰে অসমক উদ্যোগৰ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মৰিগত আজি ভৱিষ্যৎ সংৰক্ষণৰ

0: বাবে উপলব্ধ চৰকাৰী ভূমি পৰিদৰ্শন কৰি ডঃ শৰ্মাই এইদৰে প্ৰকাশ কৰে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগীকৰণৰ সৈতে জড়িত বিষয়সমূহ পৰ্যালোচনা কৰে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিষয়াসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশন 26 মে'ত অন্ত পৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক উন্নয়ন প্ৰগতি অনুষ্ঠিত হৈছে। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপিনছ, ছিচিলি, শ্ৰীলংকা আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে এই অনুশীলনত অংশ লৈছে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যক প্ৰতিফলিত কৰি সেনাবাহিনীয়ে দলটোক আদৰণি জনায়। ভাৰত মহাসাগৰীয় অঞ্চলত সেনাবাহিনীৰ অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে সেনাবাহিনীৰ লোকসকলক পেছাদাৰীভাৱে পাৰস্পৰিক বিনিময় কৰাৰ লগতে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাত সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত সামৰিক বাহিনীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: आपको पैदल ही जाना पड़ता है क्योंकि वहाँ पे ऑटो रिक्शा और जो ई रिक्शा वगैरह चलते हैं उसकी वजह से बहुत भीड़ हो जाती है, ट्रैफिक हो जाता है,
2: इस वजह से वो रोका जाता है। तो इसलिए आप पैदल चलेंगे तो अच्छी बात है ना, जितना हाँ। आप पैदल चलेंगे उतना अच्छा है,
3: वो अच्छी बात है। लेकिन ये बात हमारे दिमाग में रहनी चाहिए, जितने भी ये मठ है, तीर्थ जगह है, स्थान है, वहां पर हमें बहुत पहले रोक दिया जाता है ताकि जो हम लोग जा रहे हैं, दर्शक जा रहे हैं या जो भक्त जा रहे हैं, कहने का मतलब वो परेशान नहीं हूँ और यात्रा जो है सुचारू और शांतिपूर्वक हो जाए। और इस घूमने के जो है ना आरती, बहुत ज्यादा फायदे भी हैं। देखो तुम्हें देखकर लग रहा कितनी फ्रेश नजर आ रही हो, तुमने खुद ही कहा, तो तुम्हारा मानसिक तनाव बिल्कुल दूर हो गया होगा और एक फिजिकल फिटनेस महसूस कर रही होंगी,
2: बिल्कुल, तो बिल्कुल बहुत अच्छा लगता है।
3: और आत्मविश्वास बढ़ा होगा, एक नया दृष्टिकोण आया होगा यात्रा को करने के बाद, इतनी जगह घूम के आई हो,
2: इतने लोगों को देखा, सब कुछ किस तरह से लोग जा रहे हैं आ रहे हैं, सब चीजें देखे, बहुत
3: नई संस्कृतियों का अनुभव होता है, हमें नए अनुभव हमारे जीवन से जुड़ते,
2: तरह तरह के व्यंजन मिलते हैं जो मेरा बहुत फेवरेट चीज है। हाँ? मैं मुझे जगह जगह की जो क्यूजीन होते हैं, जो व्यंजन होते हैं ना, वो खाने में बहुत अच्छा लगता है क्योंकि वही चीजें हैं, एक ही चीज है जो यहाँ बनेगी और वो जो वहाँ बनेगी,
3: लेकिन फर्क होता है, स्वाद
2: बिल्कुल
3: का,
2: फर्क होता है। हाँ,
3: क्योंकि पानी का, बनाने वाले का तरीके, तौर तरीके बदल जाते हैं, लेकिन हमारा जो स्वाद लेने का तरीका है वो नहीं बदलता है ना। तो यात्रा करके आपके दिमाग को सुकून मिला है, मैं ऐसा मानती हूँ। और अब जो आपने प्राकृतिक सुंदरता देख ली है, फील गुड महसूस कर रही है,
2: बहुत बहुत अच्छा महसूस कर रही हूँ मैं अपने अंदर।
3: तो चलिए सखी सहेली में आज हमारे सखी और सखा आपको सुन रहे हैं और वो भी बहुत ही अच्छा महसूस कर रहे हैं, मतलब आपकी यात्रा वृतांत सुनकर हमने मन से इस यात्रा को कर लिया है
2: जी।
3: तो अब एक गीत सुन ले।
2: बिल्कुल सुनते हैं।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু জুবিন ক্ষেত্ৰ বাস্তৱায়নৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চৰকাৰে অসমক উদ্যোগৰ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী এটা দলে কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। বিয়লি 4 বজাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: राजेश रेड्डी की शायरी में जिंदगी का फलसफा छलक छलक पड़ता है। वो लिखते हैं, ये जो जिंदगी की किताब है, ये किताब भी क्या किताब है, कहीं एक हसीन सा ख्वाब है, कहीं जानलेवा अजाब है। जिंदगी के डर, जिंदगी की उदासी और जुल्मतों को वो अपनी लेखनी में पिरो देते हैं। घर से निकले थे हौसला करके, लौट आए खुदा खुदा करके। जिंदगी की नाकामियां, उदासियां और विडंबनाएं भी राजेश रेड्डी की लेखनी में नजर आती हैं। जिंदगी तूने लहू लेके दिया कुछ भी नहीं, तेरे दामन में मेरे वास्ते क्या कुछ भी नहीं। राजेश रेड्डी वो शायर हैं जिन्होंने बड़ी ही मशहूर गजल लिखी जिसे पंकज

শ্ৰোতাই ইমান পৰে বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

0: শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ আজিৰ অনুষ্ঠান যুৱ প্ৰতিভা। আজিৰ যুৱ প্ৰতিভাত আমি কথা পাতিম যুৱ প্ৰজন্মৰ প্ৰতিভাশালী যুৱশিল্পীৰ সৈতে। গতিকে আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ। এই সময়ত মোৰ সৈতে উপস্থিত আছে নগাঁৱৰ উত্তৰ হৈবৰ গাঁৱৰ বাসিন্দা চিত্ৰশিল্পী ৰিকু। পঢ়া শুনাৰ মাজেৰে নিজৰ চিত্ৰশিল্পৰ দিশটোৰ ওপৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। আজি আমি তেওঁৰ এই যাত্ৰা অভিজ্ঞতাসমূহৰ বিষয়ে অলপ কথা বতৰা পাতোঁ। প্ৰথমে আপোনাক আমাৰ যুৱ প্ৰতিভা অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: হয়, মই পুনতেই জানিব বিচাৰিম আপোনাৰ এই শিল্পকলাৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিলে আৰু আপুনি যিহেতু সৰুৰ কালৰ পৰাই ছবি আঁকি ভাল পাইছিল।
1: ধন্যবাদ। আচলতে শিল্পী শব্দটো খুব ডাঙৰ এটা শব্দ। মই ইতিমধ্যে শিল্পী হোৱাগৈ নাই, মই প্ৰশিক্ষণ লৈ আছোঁ বাৰু। আৰু এই আপুনি সোধা প্ৰশ্নটো, আচলতে ছবিৰ চখ মোৰ সৰুৰ পৰাই আছিলে। যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ মোৰ পঢ়া শুনাৰ প্ৰতি মানে মনোযোগটো খুব কমেই আছিলে আৰু মই ক্লাছৰ মাজে মাজে মই বহীবোৰ লৈ লৈছিলোঁ আৰু তাতে মই ছবি আঁকি আছিলোঁ ক্লাছৰ মাজে মাজে, আৰু তেতিয়া মই আঁকবাক কৰি খুব ভাল পাইছিলোঁ। লাহে লাহে সেই চখটোৱেই মোৰ নিচাত পৰিণত হৈছিলে। মোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ বাবে মই ৰঙতকৈ ভাল মাধ্যম আৰু একো হ'ব নোৱাৰে বুলি ভাবিছিলোঁ।
0: হয়, নিশ্চয়। আচলতে এগৰাকী চিত্ৰশিল্পী হিচাপে বা ছবি আঁকি ভালপোৱা ব্যক্তি হিচাপে আপুনি বিশেষকৈ কি ধৰণৰ থিম বা শৈলীৰ ওপৰত কাম কৰি ভাল পায়?
1: মই বিশেষকৈ আমাৰ অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত থিমবোৰ কাম কৰি ভাল পাওঁ। সাঁচিপতীয়া পুথিৰ চিত্ৰ অংকন, প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু নাৰী শক্তিক মই মোৰ চিত্ৰশিল্পত প্ৰায় ফুটাই তুলিবলৈ চেষ্টা কৰোঁ।
0: হয়, আমি দেখা পাইছোঁ যে আপুনি চিত্ৰশিল্পৰ লগতে ক্ৰাফ্টৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰিছে। এই ক্ৰাফ্টৰ প্ৰতি আপোনাৰ আগ্ৰহটো কেতিয়াৰ পৰা হ'ল আৰু কেনেকৈ আকৰ্ষিত হ'ল ক্ৰাফ্টৰ কামৰ প্ৰতি?
1: কেৱল কেনভাছতে আবদ্ধ নাথাকি মই বিচাৰিছিলোঁ যাতে মোৰ শিল্পকলা মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰে। সেইবাবেই মই হাতেৰে সজোৱা গহনা, ঘৰত সজোৱা বস্তু আদিৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। এটা সাধাৰণ বস্তুক নতুন ৰূপ দিয়াৰ মাজত এক সুকীয়া আনন্দ আছে আৰু সেই আনন্দ মই এই কামৰ প্ৰতি মানে পাইছিলোঁ আৰু।
0: হয়, নিশ্চয়। আপুনি ইতিমধ্যে কেইবাখনো প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে, তেনেকুৱা এখন প্ৰদৰ্শনীৰ বিষয়ে ক'ব পাৰিব নেকি? তাৰ অভিজ্ঞতাবোৰ কেনেকুৱা ধৰণৰ আছিলে আপোনাৰ বাবে?
1: ক'ব গ'লে প্ৰদৰ্শনীসমূহ মোৰ বাবে শিক্ষা অনুষ্ঠানৰ দৰে, তাত বহুত কথা আমি শিকিব পাৰোঁ। এবাৰ এখন এক্সিবিশ্যনত এগৰাকী জ্যেষ্ঠ শিল্পীয়ে মোৰ কাম চাই খুব ভাল পাইছিলে আৰু উৎসাহ দিছিলে, আৰু তেওঁ কিছুমান সৰু সৰু ভুল শুধৰাইও দিছিলে। আচলতে এগৰাকী শিল্পীৰ বাবে জ্যেষ্ঠজনৰ দিহা পৰামৰ্শ খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। মই শেহতীয়াকৈ গুৱাহাটী ষ্টেট মিউজিয়ামত প্ৰদৰ্শনী আগবঢ়াইছিলোঁ। তাতো বহুত সঁহাৰি আৰু মানুহৰ উৎসাহ মই পাইছিলোঁ।
0: হয় হয়,
1: তাত খুব ভাল লাগিছিলে।
0: নিশ্চয়। এই কম বয়সতে ইমানবোৰ সাফল্য অৰ্জন কৰোঁতে আপুনি জীৱনত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল নেকি বা বিভিন্ন ধৰণৰ বাধা বিঘিনি আপোনাৰ আহিছিল নেকি এনেকুৱা কামবোৰৰ মাজত?
1: খুব সুন্দৰ প্ৰশ্ন। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল সময়ৰ ব্যৱস্থাপনা। মানে ক্ৰাফ্টৰ কামত বহুত ধৈৰ্য আৰু সময়ৰ প্ৰয়োজন হয়। কেতিয়াবা কেঁচামাল গোটাওঁতে সমস্যা হৈ পৰে মানে, কিন্তু কামটো সম্পূৰ্ণ হোৱাৰ পাছত যিটো সন্তুষ্টি মই পাওঁ তাৰ আগত মানে এই প্ৰত্যাহ্বান তিনেই নগণ্য হৈ পৰিছিলে। আমি সেই মূৰ্তিৰ বাবে মাটিবোৰ আনিবলৈ দূৰলৈ যাব লাগে আৰু সেইবোৰ আনি আমি পুৰিব লাগে,

0: পুৰি বিভিন্ন প্ৰচেছ মানে প্ৰচেছ থাকে আৰু।
1: হয়
0: আৰু এই বৰ্তমান সময়ত আমাৰ ক্ৰাফ্টৰ কামবোৰ মানুহে খুব ভালকৈ আদৰি লৈছে, আমি যথেষ্ট উৎসাহ পাইছোঁ ইয়াৰ দ্বাৰা।
1: হয় নিশ্চয়কৈ, আপুনি যিহেতু ছবি আঁকি ভাল পায়, গতিকে আপোনাৰ প্ৰিয় শিল্পীগৰাকী বা আপোনাৰ আদৰ্শ ব্যক্তি হিচাপে কাক বাছনি কৰিব?
0: হয়, মই চিত্ৰশিল্পী বুলি ক'লে মই পাবলো পিকাছোক খুব ভাল পাওঁ। তেওঁ মানে ছবি যিটো ধৈৰ্যৰ কাম কৰিছিলে মই সেইটো খুব ভাল পাওঁ। জীৱনজুৰি প্ৰায় তেওঁ 20,000 ছবি আঁকি উলিয়াইছিলে আৰু তেওঁ একেৰাহে প্ৰায় 15-16 ঘণ্টা কাম কৰিছিলে। আচলতে ছবিত আমি খুব ধৈৰ্যৰে কাম কৰিব লাগে আৰু তেওঁৰ পৰা মই সেইটো পাই শিকিছোঁ। এখন ছবি আঁকিব গ'লে খুব চিন্তাধাৰা কৰিব লাগে আৰু সেই সময়খিনি ছবিত দিব হ'লে মানে অকণমান ধৈৰ্যৰ প্ৰয়োজন হয়, আৰু সেয়ে মই তেওঁক নিজৰ প্ৰিয় শিল্পী হিচাপে বাছনি কৰিছোঁ।
1: হয়, মই আন এটা প্ৰশ্ন আগবঢ়াইছোঁ। বৰ্তমান সময়ত যিটো ক্ৰাফ্ট সামগ্ৰীৰ ব্যৱসায়িক দিশ, এই দিশটোৰ ওপৰত আপোনাৰ মতামত কেনেকুৱা? নতুন প্ৰজন্মই বাৰু ইয়াক নিজৰ কেৰিয়াৰ হিচাপে বাছি ল'ব পাৰিবনে?
0: নিশ্চয়কৈ, এতিয়া মানুহে মেচিনত বনোৱা বস্তুতকৈ মানে হাতেৰে বনোৱা কাষ্টমাইজ কৰা বস্তুবোৰ খুব বেছি পচন্দ কৰে, আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি বিশ্বৰ যিকোনো ঠাইলৈ নিজৰ বস্তুবোৰ পঠাব পাৰোঁ। গতিকে নতুন প্ৰজন্মৰ বাবে উজ্জ্বল ক্ষেত্ৰ বুলি মই ক'ব পাৰোঁ, কাৰণ নতুন প্ৰজন্মই আমাৰ এই ক্ৰাফ্টৰ বস্তুবোৰ বেছি আগুৱাই নিছে আৰু মই দেখা পাই আছোঁ তেওঁলোকে নতুন নতুন বিভিন্ন ধৰণৰ বস্তুবোৰ বনাই আমাৰ ৰাইজৰ মাজলৈ উলিয়াই আনিছে, আৰু এইটো এক সুন্দৰ পদক্ষেপ বুলি মই ভাবিছোঁ। আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰখাৰ এয়া এক সুন্দৰ চেষ্টা। আমি ক্ৰাফ্টত আমি গড় অসমৰ লগত জড়িত মুখা শিল্প এইবোৰ আদি আমি বনাইছোঁ আৰু এইবোৰ মানুহে খুব আদৰি লৈছে, আমি খুব ভাল পাইছোঁ সেইকাৰণে।
1: হয়, আপোনাৰ এই ছবিৰ যোগেদি ভৱিষ্যতৰ পৰিকল্পনা কি, বা আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী এইটো দিশত কেনেকৈ আগুৱাই যাব পাৰিব?
0: হয়, মোৰ ইচ্ছা আছে এখন নিজাববীয়াকৈ আৰ্ট ষ্টুডিঅ' খোলাৰ, য'ত মই কেৱল নিজৰ কামেই নহয় বৰঞ্চ নতুনকৈ শিকিব বিচৰা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব বিচাৰোঁ, মানে আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ বাবে। থলুৱা শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাটোৱেই মোৰ প্ৰধান লক্ষ্য, আৰু বিভিন্ন পথ আছে, সকলোৱে সেই পথবোৰ বাছি ল'ব লাগে, আৰু যিসকলৰ নিজা টেলেণ্ট আছে তেওঁলোকে সেই টেলেণ্টৰ ওপৰত কাম কৰিব লাগে বুলি মই ভাবোঁ।
1: বৰ ভাল লাগিলে আপোনাৰ অভিজ্ঞতাবোৰৰ বিষয়ে শুনি। শেষত আমাৰ যুৱ প্ৰতিভা অনুষ্ঠানটিৰ জৰিয়তে উদীয়মান যুৱ শিল্পীসকলৰ বাবে আপোনাৰ বিশেষ কিবা বাৰ্তা আছে নেকি?
0: মই যুৱ প্ৰজন্মক এটা কথাই ক'ম, আমি যিটো কাম কৰি ভাল পাওঁ তাৰ অনুশীলন সদায় কৰিব লাগিব আৰু সময় দিব লাগিব তাক। আমি নিজৰ জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজতো আমি সেই কামটোক সময় দি থাকিব লাগিব। কোনোবাই ভাল বুলিয়ে ক'ব বা বেয়া বুলিয়ে ক'ব, কিন্তু আপুনি নিজৰ কাম কৰি যাওক, আনৰ কথা নাভাবি। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আনৰ কাম কপি কৰি নহয়, নিজস্বভাৱে বস্তু সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু নিজৰ এটা স্বকীয় শৈলী গঢ়ি তোলাটো মই ভাল বুলি ভাবোঁ।
1: হয়, যুৱ প্ৰতিভা অনুষ্ঠানটিত আমাৰ সৈতে ভাগ বতৰা কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
0: হয়, আপোনাকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে জীৱনৰ ইমানখিনি কথা ইমান খুব কম সময়ত কোৱাটো বৰ অসম্ভৱ হৈ পৰে, যিমানখিনি পাৰোঁ মই ক'বলৈ চেষ্টা কৰিলোঁ, ধন্যবাদ।
1: শেষত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ আগন্তুক দিনবোৰ উজ্জ্বল হওক আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।
0: ধন্যবাদ।
2: আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে নগাঁৱৰ যুৱক জননজিৎ শইকীয়া, যি গানৰ মাজেৰে নিজৰ পৰিচয় গঢ়ি তুলিছে। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: প্ৰথমে আপোনাৰ পৰিচয়টি দিব আৰু আপুনি এই গানৰ জগতখনত কেতিয়া ভৰি দিছিলে?
3: নমস্কাৰ, মোৰ নাম শ্ৰী জননজিৎ শইকীয়া। মই সংগীত জগতত ভৰি দিয়া প্ৰায় যোৱা 10-15 বছৰে হ'ল। সৰুৰ পৰাই সংগীত শুনি আহিছোঁ, শিকি আহিছোঁ আৰু আনুষ্ঠানিকভাৱেও মই আমাৰ সংগীত বিদ্যালয়ত মই শাস্ত্ৰীয় সংগীতৰ তালিম লৈছিলোঁ আৰু মই আমাৰ বিদ্যালয়তো মই শিকিছিলোঁ আৰু লগতে আমি কিছুমান কৰ্মশালাতো অংশগ্ৰহণ কৰিছিলোঁ, য'ত আমি বৰগীত, লোকগীত, বনগীত আমি এইবোৰ শিকিব পাৰিছিলোঁ।
1: হয়,
3: আৰু মোৰ মনত থকাত আমি সৰুৰ পৰাই আমাৰ যিবোৰ শিশুগীতবিলাকো আমি সেউজী মইনা পাৰিজাত আছিলে আমাৰ তেনে অনুষ্ঠানবোৰত আমি শিকিছিলোঁ।
1: হয় হয়,
3: আৰু লগতে মোৰ ঘৰখনতো সংগীতময় পৰিৱেশ আছিলে।
1: বৰ ভাল লাগিলে। আমি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ,

0: আচলতে সৰুৰে পৰাই আমি জুবিনদাৰ গীত শুনি শুনিয়ে ডাঙৰ হৈছোঁ, আৰু শাস্ত্ৰীয় সংগীত শিকা বা শুনাৰ উপৰিও জুবিনদাৰ গীতে মোক বহুত শিকালে,
1: হয়
0: এতিয়াও
1: হয়
0: শিকি, গতিকে সেয়েহে আজি জুবিনদাৰ গীতেই গাইছোঁ। মই অনুৰোধ জনাইছোঁ সদৌ অসমবাসী আৰু আমাৰ বিশেষকৈ কণ কণ মইনাহঁত যিসকলে সংগীত এতিয়া শিকিবলৈ লৈছে, অভিভাৱক তথা সকলোকে, যে জুবিনদাৰ গীতৰ পৰা আমি শিকিবলগীয়া বহুত আছে। গতিকে তেখেতৰ গীতবোৰ আমি শুনি, বহুতো গীত আছে যিবোৰ আমি বহুতে শুনাই নাই চাগে, কিমান হাজাৰ হাজাৰ গীত তেখেতে গাই থৈ গৈছে, গতিকে সেই গীতবোৰ আমি শুনি পেলাই আমি নৱপ্ৰজন্মই আগুৱাই যাব লাগে।
1: নিশ্চয় সঁচাকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ গীতটি শুনি বৰ ভাল লাগিলে, আশা কৰোঁ শ্ৰোতাই ভাল পাব। এই গীতবোৰৰ মাজতেই আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। আমি গান শুনি থাকিম আপোনাৰ পৰা। আপুনি কোন কোন ঠাইত এই গানৰ অনুষ্ঠানৰ পৰিৱেশন কৰিছে আৰু কিমান সঁহাৰি লাভ কৰিছিলে যেতিয়া আপুনি অনুষ্ঠানবোৰ পৰিৱেশন কৰিবলৈ যায়? আপুনি ৰাইজৰ কেনেধৰণৰ সঁহাৰি লাভ কৰিছিলে?
0: হয়, অনুষ্ঠান আৰম্ভণিতে মই আমাৰ যি হাইস্কুল আছিলে তাত কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰিছিলোঁ, আৰু লগতে যিবোৰ আমাৰ স্থানীয় বিহু অনুষ্ঠান আছিলে তাতো গাইছিলোঁ, আৰু লাহে লাহে মোৰ কিছু দূৰ দূৰণিতো অনুষ্ঠান কৰিবলৈ যোৱা হৈছিলে, যেনেকৈ লংকা, হোজাই, ধিং, তাৰপিছত লামডিঙতো গৈছিলোঁ, আৰু দুই এঠাই আমি গুৱাহাটীও গৈছিলোঁ, গতিকে বিভিন্ন ঠাইতে গৈছিলোঁ। আৰু বিশেষকৈ জুবিনদাৰ যিবোৰ গীত, জুবিনদাৰ গীত গোৱাৰ লগে লগেই ৰাইজে বিপুল সঁহাৰি জনাইছিলে। যিবোৰ অনুষ্ঠান হয়, অনুষ্ঠানবোৰত অন্য গীত যিমানেই নাগাওঁ, কিন্তু জুবিনদাৰ গীত যদি আমি মানে নাগাওঁ তেনেহ'লে হয়তো অনুষ্ঠানেই সম্পূৰ্ণ নহ'ব। আৰু এইখিনিতে এটা মোৰ সঁচাই বৰ স্মৃতি ৰোমন্থন হৈ গৈছে, মায়াবিনী গীতটো যেতিয়া আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ, তেতিয়া সেই গীতটো কোনো কোনো বিহু অনুষ্ঠানত এবাৰ নহয় দুবাৰ নহয় 6-7 বাৰলৈকে গোৱাইছিলে।
1: আপুনি গানৰ দিশত আৰু উন্নতি লাভ কৰক, আমি গান শুনি থাকিম। এইখিনিতে আপুনি আমাৰ যুৱ প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, যিসকলে গান গাই ভাল পায়, তেওঁলোকক কি ক'ব বিচাৰিব তথা কেনেকৈ তেওঁলোক এই গানৰ জগতখনত আগুৱাই যাব পাৰিব বুলি আপুনি ভাবে?
0: হয়, বৰ সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। যুৱ প্ৰজন্মই বৰ্তমান বহুতো গীত গাবলৈ লৈছে, বহুতো চৰ্চা কৰি আছে, কিন্তু আটাইতকৈ ডাঙৰ কথা যিটো সাধনা, সংগীত সাধনা বুলি কোৱা হয়। আচলতে আমি এদিন দুদিন নহয়, সদায়ে আমি সংগীত চৰ্চা কৰিব লাগে, আৰু কিছু আমাৰ যি শাস্ত্ৰীয় সংগীতৰো আমি শিক্ষা লোৱা অলপ উচিত। আমি হাৰমনিয়ামে হওক, যিদৰে সুবিধা হওক, হাৰমনিয়ামখন হ'লে বেছি ভাল, বা কোনোবাই গীটাৰৰ সৈতেও গায়।
1: হয়, এইখিনিতে যদি আপুনি আমাৰ শ্ৰোতাসকলক আন এটি গান গাই শুনাই বৰ ভাল লাগিব।
0: মই আমাৰ মৰমৰ শিল্পী জুবিনদাৰ এটি হিন্দী গীত গাবলৈ ওলাইছোঁ।

0: বৰ ভাল লাগিলে, এনেকৈ আপুনি আপোনাৰ গানৰ জগতখনত আগুৱাই যাওক।
1: হয়, ধন্যবাদ। আচলতে যিদৰে বোকাৰ মাজত পদুম ফুল ফুলে, ঠিক সেইদৰে হাজাৰটা বেয়া গুণ থাকিলেও মানুহ এটা ভাল গুণ থাকে। আৰু লগতে হয়তো বহুতে পঢ়া শুনা কৰি ডাক্তৰ, ইঞ্জিনিয়াৰ, হয়তো IAS অফিচাৰ হ'ব পাৰে, কিন্তু সংগীত এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা গোটেই বিশ্ববাসীক আমি সংযোগ কৰিব পাৰোঁ। জীৱ জন্তু প্ৰকৃতি সকলোৱে সংগীত বুজি পায়,

0: সকলোৱে সংগীতৰ লগত জড়িত, গতিকে আমি ব্যস্ততাৰ মাজতো নিজৰ প্ৰতিভাবোৰ, আমাৰ কিছু অনুষ্ঠান আছে যিবোৰৰ মাজেদি আমি ৰাইজৰ মাজলৈ জাগ্ৰত কৰিব লাগে। কাৰণ মানুহে আমি কিমান পঢ়া শুনা কৰিলোঁ সেইখিনি মনত নাৰাখিব পাৰে, কিন্তু যিবোৰ ধ্বনি শব্দ গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডত, সেই শব্দবোৰ কিন্তু চিৰদিনৰ বাবে থাকি যায়। আজি জুবিন দাৰ পাৰ্থিৱ শৰীৰটোহে আমাৰ মাজত নাই, কিন্তু জুবিন দাৰ যি কণ্ঠ, জুবিন দাৰ যি ধ্বনি, জুবিন দাৰ যি সুৰ, সকলো গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডত এতিয়াও বিৰাজমান হৈ আছে। আমি সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ মাজেদিয়ে হওক, মোবাইলৰ ইণ্টাৰনেটৰ মাজেদিয়ে হওক, বিভিন্ন মাধ্যমেৰে আমি সেই জুবিন দাৰ কণ্ঠৰ যি মাধুৰ্য, আমি সকলোৱে হয়তো উপকৃত হৈছোঁ। আমাৰ যেতিয়াই অৱসাদ আহে, মানুহ ডিপ্ৰেশ্যনত যায়, জুবিন দাৰ গীতেৰে আমি উৎসাহ পাওঁ, আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ।
1: নিশ্চয় বৰ ভাল লাগিলে। যিহেতু এতিয়া আমি অনুষ্ঠান সামৰিব লাগিব, আপোনাৰ পৰা এটি সুন্দৰ গীতেৰে আমি আজিৰ অনুষ্ঠান সামৰিম। এইখিনিতে যদি আপুনি আন এটি গীত গাই শুনায় নিশ্চয় বৰ ভাল লাগিব।

0: ধন্যবাদ।
1: আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আপুনি গানৰ জগতখনত আগুৱাই যাওক। আজিৰ অনুষ্ঠান যুৱ প্ৰতিভাত আমাক আপোনাৰ এই সময়খিনি দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, আমি কথা পাতিলোঁ আমাৰ সমাজৰ যুৱ প্ৰজন্মৰ সৃষ্টিশীল যুৱশিল্পীসকলৰ সৈতে, যিসকলে নিজৰ প্ৰতিভা, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে এক সুন্দৰ পথ বাছি লৈছে। তেওঁলোকৰ এই যাত্ৰাই নিশ্চয়কৈ আপোনালোকক উপকৃত কৰিছে। যদি আমাৰ ভিতৰত কোনো প্ৰতিভা থাকে, তেন্তে তাক বিশ্বাসেৰে আগুৱাই লৈ যোৱাটো খুবেই দৰকাৰী। ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিলে সপোনবোৰ নিশ্চয় পূৰণ হয়। আমাৰ এই যুৱশিল্পী কেইগৰাকীয়ে আগন্তুক দিনত আৰু অধিক সফলতা লাভ কৰিব বুলি আশা ৰাখিলোঁ আৰু আন্তৰিক শুভেচ্ছা জনালোঁ। শ্ৰোতা বন্ধুসকল, আজিৰ বাবে ইয়াতেই আমাৰ অনুষ্ঠানৰ অন্ত পৰিল। সময় সংকেতৰ প্ৰতি লক্ষ্য ৰাখি এটি গানেৰে আজিৰ অনুষ্ঠান সামৰিছোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জুনমণি দাসে বিদায় লৈছোঁ। ধন্যবাদ।

যুৱ তৰংগ শুনিলে। আকাশবাণী নগাঁও এতিয়া 5 বজাত হিন্দীত বাতৰি আৰু 5:05 মিনিটৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: विविध भारती से इस समय आप सुन रहे
1: एया आकाशवाणी गुवाहाटी आबेलिर आंचलिक बातरी सहिते मय जुली शर्मा बरुआ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহতগুৰিৰ সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন, জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডক্টৰ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজগাঁৱৰে 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডক্টৰ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
2: জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমতুল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে, আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছো যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডক্টৰ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে, আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
1: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচী প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্ত নায়কৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনাৰ ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায় নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনা ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত দিহা কৰা হৈছে। বৰপেটা জিলাত সামগ্ৰীৰ মূল্য অসাধু ব্যৱসায় যাতে নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা, চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কোনো ব্যৱসায়ী যাতে সামগ্ৰীৰ মূল্য ইচ্ছানুসৰি বৃদ্ধি কৰিব নোৱাৰে, লগতে সামগ্ৰীৰ মূল্যৰ তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ইফালে ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰী দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয়ে ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেল আপলোড কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সমাগত লোকপিয়লৰ সুচাৰুৰূপে কাৰ্যকৰীকৰণৰ অংশ হিচাপে আজি ডিফুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অহা 2 আগষ্টৰ পৰা কাৰ্বি আংলং জিলাতো আৰম্ভ হ'বলগীয়া লোকপিয়ল কাৰ্যকৰীকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সভাত গুৰুত্ব আৰোপ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার আহতগুড়ি সংরক্ষিত সরকারী ভূমি পরিদর্শন, জুবিন ক্ষেত্রের সীমার দেওয়ালের কাম সম্পূর্ণ হওয়ার পাছতে সমাধি ক্ষেত্রের মূল কাম সমূহ পর্যায়ক্রমে করে যাওয়া হব বলে মুখ্যমন্ত্রী প্রকাশ। কাইলের ষোড়শ বিধানসভার প্রথমখন অধিবেশন আর আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ইন্ডিয়ান্স আর কলকাতা নাইট রাইডার্স মুখোমুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া ছয় বজাত শুনিবলৈ পাব।
3: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো আমৈ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোলৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আগবাঢ়িছোঁ মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈৰ মাজলৈ। ষ্টুডিঅ'ৰ মজিয়াত মই ৰুলি শইকীয়া। প্ৰিয় শ্ৰোতাসকল, আমাৰ এই আমৈ অনুষ্ঠানটি শুনি শ্ৰোতা আমৈসকলৰ মাজৰ পৰা আমালৈ চিঠি আহিছে। যিসকল আমৈয়ে আমালৈ চিঠি পঠিয়াইছে তাৰে মাজৰ পৰা কেইখনমান চিঠি মই আপোনালোকৰ আগত পঢ়ি দিছোঁ। প্ৰথম চিঠিখন আহিছে নগাঁৱৰ ফুলগুৰিৰ পৰা। চিঠিখন পঠিয়াইছে আমৈ মইনা দেৱীয়ে। মই তেখেতৰ চিঠিখন আপোনালোকৰ আগত পঢ়ি দিছোঁ। নমস্কাৰ বাইদেউ, মোৰ নাম মইনা দেৱী। মোৰ ঘৰ ফুলগুৰিত। আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে প্ৰচাৰ কৰা অনুষ্ঠানসমূহ শুনি মোৰ বৰ ভাল লাগে। ৰেডিঅ' আমাৰ শৈশৱৰে লগৰী। সৰুৰে পৰা ৰেডিঅ' শুনিয়ে ডাঙৰ হৈছোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ আমৈ অনুষ্ঠানটি শুনি খুব ভাল পাওঁ। এই অনুষ্ঠানটিৰ পৰা বহুত কথা শিকিব পাৰিছোঁ, বহুত কথা জানিব পাৰিছোঁ। এনেদৰেই সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহ আমালৈ আগবঢ়াব বুলি আশা ৰাখিলোঁ। লগতে জুবিনদাৰ যিকোনো এটি গীত বজাই দিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। হয় নিশ্চয় আমৈ মইনা দেৱী, আমালৈ এনেধৰণৰ সুন্দৰ মন্তব্যৰে চিঠি পঠোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি নিশ্চয় আপোনাৰ চিঠিখন শুনিছে, শুনি কেনেকুৱা পালে, কেনে পালে আমাক জনাব। আৰু আগলৈও আমালৈ এনেদৰে চিঠি পঠিয়াই থাকিব বুলি আমিও আশা ৰাখিলোঁ। আৰু আপুনি অনুৰোধ কৰা জুবিনদাৰ এটি গীত আপোনালৈ আগবঢ়াইছোঁ। আপুনিও শুনক, আমাৰ শ্ৰোতাসকলেও শুনক, আৰু আমিও শুনো।

প্ৰিয় শ্ৰোতা, গীতটি শুনিলে, গীতটি নিশ্চয় শুনি ভাল পালে। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয়খন চিঠিৰ মাজলৈ। দ্বিতীয়খন চিঠি আহিছে জাজৰী মাজগাঁৱৰ পৰা। মই চিঠিখন আপোনালোকৰ আগত পঢ়ি দিছোঁ। নমস্কাৰ বাইদেউ, মোৰ নাম মামণি কলিতা। মোৰ ঘৰ জাজৰী মাজগাঁৱত। আপোনালোকৰ আমৈ অনুষ্ঠান শুনি খুবেই ভাল লাগে। অকল আমৈ অনুষ্ঠান বুলিয়েই নহয়, সুপ্ৰভাত, কৃষকবাণী, আয়তী ইত্যাদি অনুষ্ঠানসমূহো খুবেই ভাল লগা। আমাৰ দৰে শ্ৰোতালৈ এনেধৰণৰ অনুষ্ঠান আগবঢ়োৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আমৈ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে মহিলাসকলক এখন মঞ্চ দিছে কথা কোৱাৰ, মনৰ ভাৱ প্ৰকাশ কৰাৰ। তাৰ বাবে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ। সদৌ শেষত আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা ওলগ জনালোঁ আৰু সকলোৰে সুস্বাস্থ্য আৰু কুশল মংগল কামনা কৰি চিঠিখন সামৰিলোঁ। ধন্যবাদ মামণি কলিতা বাইদেউ, আপোনাৰ চিঠিখনৰ কথাকেইটাই মনটো একেবাৰে চুই গ'ল। আগলৈও আমালৈ এনেদৰে চিঠি লিখি থাকিব।

আপোনালোকৰ এনেধৰণৰ মন্তব্য আচলতে আমাক দুগুণ উৎসাহিত কৰি তোলে। সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহ আপোনালোকলৈ যাতে আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমাক এনেদৰে উৎসাহিত কৰিব। আৰু আপুনি নিশ্চয় আপোনাৰ চিঠিখন শুনি আছে, শুনি কেনে পালে আমাক জনাব। যিহেতু আপুনি আমালৈ ইমান সুন্দৰ মন্তব্যৰে চিঠিখন আগবঢ়ালে, গতিকে আমিও আপোনালৈ এটা উপহাৰ আগবঢ়াব লাগিব, নহয় জানো? আমি উপহাৰ হিচাপে আগবঢ়াইছোঁ আপোনালৈ এটা সুমধুৰ গীত। আপুনিও শুনক, আমাৰ শ্ৰোতাসকলেও শুনক, আৰু আমিও শুনো।

প্ৰিয় শ্ৰোতাসকল, গীতটি শুনিলে গীতটি শুনি নিশ্চয় আপোনালোকে ভাল পালে। শ্ৰোতা আমৈসকল, যিসকলে আমাৰ আমৈ অনুষ্ঠানটো শুনি ভাল পায়, আপোনালোকেও আমালৈ এনেদৰে চিঠি লিখিব পাৰে, আপোনালোকৰ মনৰ ভাৱসমূহ আমাৰ আগত প্ৰকাশ কৰিব পাৰে, আৰু আমিও আপোনালোকৰ মনৰ ভাৱখিনি শ্ৰোতাসকলক শুনাবলৈ সাজু। গতিকে আমালৈ চিঠি লিখিব। আপোনালোকৰ যদি স্বৰচিত কবিতা আছে, গল্প আছে, প্ৰবন্ধ আছে, আমালৈ প্ৰেৰণ কৰিব। আমি আপোনালোকৰ স্বৰচিত এই প্ৰতিভাসমূহ সমূহ শ্ৰোতাৰ আগত প্ৰকাশ কৰিবলৈ সাজু। এতিয়া সময়ে যিহেতু আমাক ইংগিত দিছে, অনুষ্ঠানো সামৰিবলৈ সময় হৈছে, তাৰ আগতে শ্ৰোতাসকলক জনাই থওঁ, আকাশবাণী নগাঁও কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আমালৈ ফেচবুক পেজৰ জৰিয়তে গীত অনুৰোধ কৰিব পাৰে। আমাৰ ফেচবুক পেজত গৈ নিজৰ পছন্দৰ গীত বিচাৰি মেছেজ অথবা কমেণ্ট কৰিব পাৰে, অথবা আমালৈ ফোন কৰিও আপোনাৰ প্ৰিয় গীত অনুৰোধ কৰিব পাৰে। আমাৰ ফোন নম্বৰটি হ'ল 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। প্ৰিয় শ্ৰোতাসকল, আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰো বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। প্ৰিয় শ্ৰোতাসকল, সময় হ'ল অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। সকলোৰে কুশল মংগল কামনা কৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ৰুলি শইকীয়াই বিদায় লৈছোঁ। নমস্কাৰ।

0: বোৱাৰী
1: কওক মা,
0: আমাৰ ঘৰত কিছুমান নিয়ম আছে।
1: যেনে?
0: যেনে ইয়াত নগদ ধনৰ পৰম্পৰা নাই।
1: তেন্তে লেনদেন?
0: সেয়াতো আমি ডিজিটেল পেমেন্ট কৰোঁ। যেনে UPI-ৰে।
1: আচ্ছা,
0: আৰু শুনা, আৰু এটা নিয়ম আছে।
1: সেইটো কি মা?
0: তোমাৰ সেৱা কৰাৰ মাননিও UPI-ৰেহে পাবা।
1: আপুনিও যে মা।
2: ভাৰতে কৰে ডিজিটেল ধন পৰিশোধ,
1: সকলো লেনদেন এতিয়া হ'ল সহজ।

আকাশবাণী নগাঁও এতিয়া ক্ৰমে বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বর্মনে প্রযোজনা উৎপল বরার। অনুষ্ঠান পরিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পাঠ টি ফ্ৰম আছাম আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে মনীষা ৰাজখোৱাই।
2: আজি শুনা এই পাঠৰ প্ৰথম খণ্ড।
3: হেল্ল' চিলড্ৰেন, হোপ ইউ অল আৰ ফাইন। টুডে আই এম গোয়িং টু ডিছকাছ দ্য প্ৰবেবল কুৱেশ্যন এণ্ড আনচাৰ্ছ ফৰ ইয়ৰ কামিং এইচ এছ এল চি এক্সামিনেশ্যন ফ্ৰম দ্য চেপ্টাৰ টি ফ্ৰম আছাম। দিছ চেপ্টাৰ ইজ ফ্ৰম দ্য লেচন গ্লিমছেছ অফ ইণ্ডিয়া ফ্ৰম ইয়ৰ বুক ফাৰ্ষ্ট ফ্লাইট। The total marks allotted for this lesson is 6 marks and the questions are generally of 1 marks or 2 marks or 3 marks. So children, before we go to the discussion of the question and answers, we will do a quick review of the lesson. Satra satri hokol, aji ami T from Assam chapter 2 probable question answers for the ensuing HSLC exam hekhini ami discussion korim. Generally question answers bilak shorte ahe আৰু 6 মাৰ্কছ এলটেড হয়। কুৱেশ্যন আনচাৰ্ছখিনি ডিছকাশ্যন কৰাৰ আগতে এটা কুইক ৰিভিউ কৰোঁ লেচনটোৰ। টি ফ্ৰম আছাম, লেটছ ষ্টাডি আ লিটল বিট এবাউট দ্য অথাৰ। দ্য অথাৰ অফ দিছ লেচন ইজ অৰূপ কুমাৰ দত্ত। হি ৱাজ বৰ্ণ ইন 1946 এট যোৰহাট ইন আছাম। হি ছাৰ্ভড এজ এ প্ৰফেচাৰ অফ ইংলিছ ফৰ মেনি ইয়াৰ্ছ এট দ্য প্ৰেষ্টিজিয়াছ জে বি কলেজ অফ যোৰহাট। হিজ পাব্লিছড ৱৰ্কছ দ্য এডভেঞ্চাৰ ষ্টৰিজ এণ্ড ব্ৰহ্মপুত্ৰ have been translated into many foreign languages. Introduction of the lesson. Glimpses of India, Part 3, T from Assam. This lesson presents a pan picture of Assam, a northeastern state of India, famous for its tea plantation. In this lesson, two friends, Pranjal and Rajveer, come to visit Assam. Rajveer is a classmate of Pranjal at a school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal had invited Rajveer to visit his home during the vacation. Now let's come to the theme of the lesson. In this lesson, the author describes how popular tea has become as a beverage in the world. Over 80 crore cups of tea are drunk every day in the world. Along with the popularity of tea, the author also tells us about the legends and use of tea in the days gone by. Further, the lesson gives us a graphic discussion of the sea of tea bushes stretched as far as the eyes could see. Along with it, the greenery of Assam, the picturesque landscapes, the soft green paddy fields are very beautifully presented in the lesson. The plucking of the newly sprouted leaves by the groups of tea pluckers with bamboo baskets on their backs are vividly described in the lesson. Now, the new words that you will find in the lesson, kisman notun hobdo ase jibilak ami generally huna na jai ei lesson tu সেই ৱৰ্ডছ কেইটাৰ মিনিং কেইটা অকণমান কৈ দিছোঁ, তেতিয়া তোমালোকৰ বাবে অকণমান সুবিধা হয়, যিহেতু এইটো লেচনৰ জেনেৰেলি শ্বৰ্ট কুৱেশ্যনছে আহে। চ' প্লিজ লিচন টু ইট কেয়াৰফুলি এণ্ড ইফ ইট ইজ বেটাৰ অলছ' ইফ ইউ কেন নোট ইট ডাউন, চ' ইউ কেন টেক আউট ইয়'ৰ পেন এণ্ড কপি অলছ'। নাও দ্য নিউ ৱৰ্ডছ। টুইগছ, স্লেণ্ডাৰ উডি শ্বুটছ গ্ৰ'য়িং ফ্ৰম এ ব্ৰাঞ্চ অৰ ষ্টেম। আৰ্ডেণ্ট, enthusiastic or passionate, very passionate. I am an ardent fan of Chetan Bhagat. Beverage, a drink other than water. Clatter, a loud rattling sound as a hard object striking another. The train clattered into Moriyoni Junction. Sprouting, growing. The sprouting leaves of the tea plants are used to make tea. Sprouting মানে কুমলিয়া যেটো পাত সাগসৰ flush, tea flush is all about plucking tea. মানে সাব উঠোৱাৰ সময়খিনিক কয় flush. Okay? So this is a quick review of the lesson. Now let's go to the very short questions. The very short questions are of 1 marks, and generally these questions, very short question comes at the very beginning of your question in the HSLC paper. একদম প্ৰথমৰ যিটো question আহে সেই কুৱেশ্যনটোতে এই ভেৰি শ্বৰ্ট টাইপ অফ কুৱেশ্যনছখিনি আমি পাওঁ যিটো আমি ট্ৰু অৰ ফল্ছ হিচাপে দেখা যায়। চ' তোমালোকে মন দিবা এইখিনি। নম্বৰ ওৱান, টি কেম টু ইউৰোপ অনলি ইন দ্য 16th চেঞ্চুৰি এণ্ড ৱাজ ড্ৰাংক মোৰ এজ এ মেডিচিন ডেন এজ এ ব্ৰিভাৰেজ। এনেকৈ তোমালোকক দিয়া হ'ব, তোমালোকে তাৰ এগেইনষ্টত লিখিব লাগিব ৱেডাৰ ইট ইজ ট্ৰু অ' ফল্ছ। You'll have to write it against this statement whether it is true or false. So this statement is true. Number 2, tea came to Europe only in the 18th century and was drunk more as a beverage than as a medicine. Answer, false. Tea was first drunk in China. Rajveer added as far back as 2700 BC. Answer, true. Next, Mr. Borua, the manager of Dhekiabari tea estate, was the father of Rajveer. False. Next, the tea bushes are densely wooded hills presented a dull view. False. According to Rajveer, over 70 crore cups of tea are drunk every day throughout the world. False. Bodhidharma cut off his eyelids to avoid feeling sleepy during meditations. True. The Chinese emperor never boiled water before drinking it. False. So children, please note that in this type of questions, the mistakes in the sentences are negligible. So children, you have to be very thorough with your lessons. এনেকুৱা ধৰণৰ যিবিলাক very short questions প্ৰশ্ন আহে সেইবিলাকত যিটো mistakes দেখা যায় সেই mistakesবিলাক একদম negligible, মানে ধৰাত খুবেই টান হয় যদিহে তোমালোকৰ lessonটোৰ thorough study নাথাকে। So for short questions, I mean the very short questions, you have to be very thorough with the lessons. যেনে এতিয়া চোৱা, tea came to Europe only in the 16th century. Okay? Kintu next to that, tea came to Europe only in the 18th century. 16 aru 18 or difference to that dekhaise. So hey horu horu kotha bilak tumaloke mon koribo laibo. Jena study lesson tur ekdom thorough hobo laibo. Next aru eta ase jene the Chinese emperor never boiled water. He always boiled water. So yaar difference to ase always aru never. So, এইকেইটা এনেকুৱা ধৰণৰ ডিফাৰেঞ্চেছবিলাক থাকে। So, when you see this kind of questions in the paper, don't be excited, be cool and study properly, then answer it. Because 1 mark is also very important. So, now we are moving to the short type questions. Who is a vendor? Answer, a vendor is a seller of something who vends. Vends means sells small items. Okay, vans, goods. যিবিলাক আমি ভেণ্ডৰবিলাক যে ট্ৰেইন ষ্টেচনত দেখোঁ যে আইটেম সৰু সৰু আইটেম বিক্ৰী কৰিবলৈ আহে যেনে নেইল কাটাৰ, কী ৰিংছ সেইবিলাক কয় জেনেৰেলি ভেণ্ডাৰ্ছ। নেক্সট, হাউ আৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৰিলেটেড? প্ৰাঞ্জল এণ্ড ৰাজবীৰ আৰ ক্লাছমেটছ ইন এ স্কুল ইন দিল্লী। ৱেৰ ৱাজ ৰাজবীৰ এণ্ড প্ৰাঞ্জল গোয়িং? Rajveer and Pranjal were going to Pranjal's house in Upper Assam during their school days. What is the name of the tea estate where Pranjal's father is working? The name of the tea estate where Pranjal's father is working is Dhekiabari Tea Estate. Dhekiabari Tea Estate should come with an inverted comma. How many cups of tea are drunk every day throughout the world. Over 80 crore cups of tea are drunk every day throughout the world. What do you think were the doll-like figures busily moving amidst the rows of tea bushes? The doll-like figures busily moving amidst the tea bushes were the tea pluckers. Who wrote the prose piece Tea from Assam? The prose piece is written by Orup Kumar Dutta. Name the place which amounts to the largest concentration of tea plantation in the world. Assam has the largest concentration of tea plantation in the world. What presented a magnificent view? The green tea bushes presented a magnificent view. When did tea first come to Europe? Tea came to Europe only in the 16th century. Who was Bodhidharma? Bodhidharma was an ancient Buddhist monk. You can also write only the first letter of the answer. Just for example, name the place which amounts to the largest concentration of the tea plantation in world. Tat tumaloke Assam bili likhileo hobo correct, but if you have time in your hand, then it is always better to write the full sentence. Jodi khomoy natoni hoise tetia hole bile okol eta word likhisa, jodi one mark ase question to mark sai answer likhiba. Jodi one mark ase tetia hole bile khomoy natoni hoise kinu main word to likhisa tetia Assam bile, then it is okay, but it is always better to write the full sentence. When was tea first drunk in China? Tea was first drunk in China as far back as 2700 BC. What is Pranjal's father? Pranjal's father is the manager of Dhekiabari tea estate. What was the vendor calling in a high-pitched voice? The vendor was calling out chai garam, garam chai in a high-pitched voice. Yat Sabha, the vendor was calling out chai garam. Tarpisot continuation dots ase. Tarpisot he garam chai in a high-pitched voice. Okay? Next. How was tea first treated in Europe? In Europe, tea was first treated as a medicine than as a beverage. Okay, this is the way to write the answer. What was worn by the tea pluckers? The tea pluckers wore plastic aprons. What did Rajveer and Pranjal sip in the train compartment? Rajveer and Pranjal sipped eto SIPPED hobo, sipped tea in the train compartment. Name the tea garden managed by Mr. Borua. The tea garden managed by Mr. Borua, Pranjal's father, is, with an inverted comma, Dhekiabari tea estate. Where was Pranjal born and brought up? Pranjal was born and brought up in a tea garden.
2: High school hikhanta porikhar porikhati hokol, tumalukor ingrazi bihoyor pat, tea from Assam, prosnuttor madhomere alusona korahul, tumalukor babe pat, zugutai, agborhale, monika raskwai.
1: আজিলো আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো।
4: বিদ্যাৰ্থী অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰিয় শ্ৰোতা, ঘণ্টেক পাছতে অৰ্থাৎ 6 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা, মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থাৰ ঘোষণা, জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰাখি অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত দিহা কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰীৰ বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ীয়ে যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্ৰীৰ মূল্য তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি, দুৰুলাডুবি, ৰাজগাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্পত্তি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
6: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে, আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ, যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
5: শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত বিজেপিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয় খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীৰ নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
7: আজি আমাৰ অগ্নিবীৰ কা ছেকেণ্ড ছেশ্যন আছে। লাষ্ট টাইম আমাৰ 50 বচ্চা এপিয়াৰ কৰিছে আৰু 3টা ছোৱালী এপিয়াৰ কৰিছে। আজি আমাৰ টোটেল 180 বচ্চা এপিয়াৰ কৰিছে। ইয়াৰ মতে মই আপোনাক ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে কি 72 আমাৰ ছোৱালী আজি এপিয়াৰ কৰিছে আৰু মোৰ দেন 120 আমাৰ ইয়াত ল'ৰা এপিয়াৰ কৰিছে। এনেকুৱা আমি আৰ্মীৰ লগত এতিয়া ছিলেকশ্যনটো নাই, বাট আমি কিবা মেডিকেল ষ্ট্ৰেণ্ঠ আৰু স্ক্ৰিনিং কৰি আছোঁ এতিয়া আৰু ইয়াত আমাৰ হাইট আৰু পুল আপ হ'ল। বহুত ভাল লাগিছে কি আমাৰ 50 to 180 বচ্চা আজি এপিয়াৰ কৰিছে আৰু যিখিনি ইউনো আৰু বচ্চা আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, মোৰ এটাই ৰিকুৱেষ্ট আছে, ছাজেশ্যন আছে কি আপুনি সকলো ওলাই আহক। আমাৰ ইয়াত প্ৰত্যেক উইক আমি বেলেগ বেলেগ জেগা আমি এইটো কৰি আছোঁ আৰু যদি আমাৰ বেছি ডিমাণ্ড হ'ব, আগতে আমি প্লেন কৰিছোঁ কি আমি 4টাই কৰিম, বাট এতিয়া আমি দেখিছোঁ কি বহুত ডিমাণ্ড আহি আছে আৰু বৰহাট ফালৰ পৰা ডিমাণ্ড কৰি আছে, মানুহ চাপেকাজি ফালৰ পৰা ডিমাণ্ড কৰি আছে, মৰাণ ফালৰ পৰা ডিমাণ্ড কৰি আছে। চ' আমি কি কৰিম, এতিয়া আমি বৰহাটত গুচি যাম আৰু তাত যিখিনি বচ্চা ওলাব আমি তাতে দি একটা স্ক্রিনিং ক্যাম্প পাতি, তাত দি আমি একটা গ্রুপ বনাই দিম, এনেকো আমার প্ল্যান আছে।
5: 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছনেণ্ট বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনী অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ

0: মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে পৰিভ্ৰমী কীট পতংগৰ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ কীট পতংগ বিভাগৰ বিজ্ঞানী ডক্টৰ প্ৰিয়াক্ষী বুঢ়াগোহাঁই। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ কীট পতংগ বিভাগৰ বিজ্ঞানী ডক্টৰ প্ৰিয়াক্ষী বুঢ়াগোহাঁই। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে পৰিভ্ৰমী কীট পতংগৰ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ এই সম্পৰ্কে। গতিকে আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আক্ৰমণকাৰী পৰিভ্ৰমী পোক পতংগ বুলি ক'লে কোনবোৰ পোকৰ কথা কোৱা যায় সাধাৰণতে, এই বিষয়ে কওকচোন।
1: হয়, সচৰাচৰ আমি আমাৰ কৃষিভূমিত উদ্ভিদসমূহত বিভিন্ন ধৰণৰ পোক পতংগ দেখিবলৈ পাওঁ, যেনে ধৰক মোৱা পোক, ধানত মজা খোৱা পোক, ফল পিন্ধা পোক, এনেধৰণৰ। ইয়াৰ উপৰিও কেতিয়াবা কি হয়, আমি নেদেখা আমাৰ পৰিস্থিতিতন্ত্ৰত নথকা কিছুমান পোকৰ তাৎক্ষণিক আৱিৰ্ভাৱ হয়, যিবোৰে কৃষি উৎপাদন হ্ৰাস কৰে, বিস্তৰ ক্ষতি সাধন কৰে, খুব সোনকালে বংশবৃদ্ধি কৰি আক্ৰমণ কৰে। এই পোকবোৰ বিদেশী প্ৰজাতিৰ, মানে এই পোকবোৰ থলুৱা নহয়, আৰু সেইবাবে ইয়াক পৰিভ্ৰমী পোক বুলি কোৱা হয়। বেলেগৰ পৰা আহি নতুন ঠাইত নিজকে সংযোজিত কৰি এই ঠাইত থাকিবলৈ লয়। প্ৰথমতে বেলেগৰ পৰা আহে অথবা তেওঁলোকে নিজকে ইণ্ট্ৰডিউচ কৰি লয় এটা জেগাত। দ্বিতীয়তে এই পৰিৱেশটোত নিজকে সহজ কৰে, অৰ্থাৎ তেহেঁতি এই নতুন জেগাটোত য'ত যায় তেহেঁতি নিজকে এষ্টাব্লিছ কৰি লয়। তাৰপিছত তাতে থাকি বংশবৃদ্ধি কৰে, আৰু বংশবৃদ্ধি কৰাৰ পিছত যাক নিয়ন্ত্ৰণ কৰাটো সহজ হৈ নাথাকে। তৃতীয়তে বিয়পি পৰে অথবা আৰু বিয়পি পৰি আক্ৰমণ কৰে, তাৰমানে তেওঁলোক স্প্ৰেড হৈ যায়, আকৌ ঠিক তেনেকৈ পুনৰ নতুন ঠাইলৈ গুচি যায়। গতিকে প্ৰথমে তেহেঁতি এনেকুৱা পোকবোৰ এটা বাহিৰৰ জেগাৰ পৰা আহি নিজকে ইণ্ট্ৰডিউচ কৰে, তাৰপিছত এটা নতুন পৰিৱেশত এষ্টাব্লিছ কৰে, সহজ হৈ পৰে, তাৰপিছত তেওঁলোকে স্প্ৰেড হৈ পৰে এটা জেগাৰ পৰা আন এটা জেগাত। তাৰপিছত নেচাৰেলাইজেশ্যন, যিটো আমি প্ৰাকৃতিককৰণ বুলি কওঁ, প্ৰাকৃতিককৰণ হয় আৰম্ভ হয় যেতিয়া জীয়াই থকাৰ ক্ষেত্ৰত অজৈৱিক আৰু জৈৱিক বাধাসমূহ অতিক্ৰম কৰিব পাৰে। মানে গতিকে আক্ৰমণকাৰী পৰিভ্ৰমী পোক পতংগ বুলিলে সাধাৰণ অৰ্থত ইয়াকে আমি ক'ব পাৰোঁ।
0: হয় হয়। আৰু এই পোকবোৰৰ বৈশিষ্ট্যবোৰ কেনেকুৱা হ'ব?
1: বৈশিষ্ট্য বুলি ক'লে এই পোকবোৰ যিকোনো পৰিস্থিতিত, মানে পৰিৱেশত থাকিব পাৰে, মানে যিটো মেইন উৎপত্তিৰ স্থান, যিটো মানে আমি নেচাৰ অফ অৰিজিন বুলি ক'ব পাৰোঁ, তাৰ বাহিৰেও যিকোনো ঠাইত যিকোনো পৰিস্থিতিত, মানে নতুন এখন ঠাইত থাকিব পৰা কেপাচিটি থাকে। আমি ধৰি লওক আমাৰ মানে মানুহৰ ক্ষেত্ৰত আমি যেতিয়া এটা খুব গৰম জেগাত বোলে আমি বাস কৰোঁ, বোলে মৰুভূমিতে বাস কৰোঁ, তেতিয়া আপুনি এটা ঠাণ্ডা জেগাত যদি আপুনি ফুৰিবলৈ মেলিবলৈ যায়, আপোনাৰ বডিটো এডাপ্ট কৰোঁতে সময় লাগে, হয়নে? সেইটো সেই এডাপ্টেশ্যনটো তেনেকৈ, ঠিক তেনেকৈ এটা এনেকুৱা পৰিভ্ৰমী পোকৰ কিন্তু এডাপ্টেশ্যনটো তেহেঁতি মানে সোনকালে কৰিব পাৰে, সেইটো এটা বহুত বিশিষ্ট বৈশিষ্ট্য হয় এই এনেকুৱা ধৰণৰ।

0: তাৰপিছত খুব সোনকালে ডাঙৰ হয়, মানে গ্ৰ'থটো সিহঁতৰ খুব ফাষ্ট হয়, আৰু জীৱন চক্ৰ অথবা লাইফ চাইকেলটো সৰুৰ পৰা চুটি হয়। সেইকাৰণে ধৰি লওক এটা বছৰতে আপুনি যদি 10-12 পোক পতংগৰ জেনেৰেশ্যন পায়, তাৰমানে কিমান বংশবৃদ্ধি হ'ব পাৰে এটা সৰু সামান্য পোক। আৰু কণী পৰা বা বংশবৃদ্ধি কৰা ক্ষমতা অথবা আমাৰ যিটো পোক পৰুৱাৰ মানে ৰিপ্ৰডাক্টিভ পটেনচিয়েল, এই এনেধৰণৰ পৰিভ্ৰমী পোকৰ খুব বেছি হয়। সিহঁতৰ খাদ্য বস্তুৰ অভাৱ হ'লেও বা কিছু সময়ৰ বাবে খাদ্য নাথাকিলেও বা খাব নাপালেও জীয়াই থাকিব পাৰে আৰু খুব সহজতে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে। যেনে ধৰক এটা উদাহৰণস্বৰূপে ফল আৰ্মি ৱৰ্ম বুলি এটা পোক আছে, পৰিভ্ৰমী পোক, মানে ইহঁতে প্ৰায় কেইঘণ্টামানৰ ভিতৰতে ৬০০ কিলোমিটাৰমান মানে উৰি যাব পাৰে আৰু খুব এগ্ৰেছিভ বিহেভিয়াৰো হয়। গতিকে ইনভেচিভ বা পৰিভ্ৰমী পোক অৰ্থাৎ যদি আমি ক'ব বিচাৰোঁ ইয়াৰ বৈশিষ্ট্যবোৰ এনেকুৱাই হয়।
1: আৰু এই পৰিভ্ৰমী পোকবোৰ কেনেকৈ ক'ৰ পৰা আহে এই বিষয়ে কওকচোন।
0: বিভিন্ন ঠাইৰ পৰা ইহঁত আহে, এটা হ'ল ইণ্টেনশ্যনেল আৰু আন এটা হৈছে আনইণ্টেনশ্যনেল ইণ্ট্ৰডাকশ্যন বা কোনোবাই ৰিলিজ বা মেলি দিবও পাৰে। ইয়াৰ অৰ্থ এইটো যে আমাৰ পৰিৱেশত উপকাৰী আৰু অপকাৰী দুই ধৰণৰ পোক পতংগ থাকে। অপকাৰী পোক পৰুৱাৰ জনসংখ্যা বাঢ়ি গ'লে বিভিন্ন ধৰণৰ বৈজ্ঞানিক পৰীক্ষা কৰি সেই অপকাৰী পোকবোৰ খাবৰ বাবে পৰিৱেশত উপকাৰী পোক মেলি দিয়া হয়, সেইটো হ'ল ইণ্টেনশ্যনেল ইণ্ট্ৰডাকশ্যন। কিন্তু আমি এতিয়া কথা পাতিছোঁ সেইবোৰ পোক পতংগৰ বিষয়ে যিবোৰে আক্ৰমণ কৰে, সেইবোৰ আহে বিভিন্ন ঠাইৰ পৰা। যেনে ধৰক ফল আৰ্মি ৱৰ্মৰ কথাই কৈছিলোঁ, যিটোৱে এমূৰৰ পৰা চব ধ্বংস কৰি নিয়ে। সাধাৰণতে মাকৈত ইয়াক খুব দেখা যায়। যিটো পোক আমাৰ অসম বা ইণ্ডিয়াৰে নহয়, ইয়াৰ অৰিজিনটো হৈছে আফ্ৰিকা। আফ্ৰিকাৰ কমেও 47 দেশত আৰু এছিয়াৰ 18 দেশ ইতিমধ্যে ইয়াৰ প্ৰভাৱৰ ফলত কেৱল পৰিৱেশতন্ত্ৰই নহয় অৰ্থনীতিয়েও যথেষ্ট ক্ষতি সাধন কৰিছে। ইহঁতি গছ এজোপাৰ ফুল ফল পাত একোৱে বাকী নাৰাখে। সৰুৰে পৰা ডাঙৰ গছ এজোপা মানে গোটেই গ্ৰ'য়িং ষ্টেজৰ একদম পুলিৰ পৰা আৰম্ভ কৰি ডাঙৰ হোৱালৈকে মানে সকলো ষ্টেজতে এই পোক পৰুৱাটোৱে আক্ৰমণ কৰি শেষ কৰিব পাৰে। আৰু কেৱল মাকৈ বুলিয়ে নহয়, কুঁহিয়া ধানৰ দৰে 350 বিভিন্ন ধৰণৰ গছ প্ৰজাতিক আক্ৰমণ কৰিব পাৰে। এইটো মাত্ৰ এটা উদাহৰণহে, এনেকুৱা পৰিভ্ৰমী পোক বহুত আছে। এতিয়া আৰু এটা হৈছে পাপায়া মিলিবাগ। অমিতা গছত দেখা পোৱা সৰু সৰু বগা বৰণীয়া পোক, ইয়াৰ উৎপত্তিৰ স্থান হ'ল মেক্সিকো। 2008 ই ভাৰতৰ তামিলনাডুত প্ৰথম প্ৰৱেশ কৰে আৰু লাহে লাহে 2010-11 মহাৰাষ্ট্ৰ, কেৰেলা, উৰিষ্যাকে লৈ কেইবাখনো ষ্টেটত বিয়পি পৰে। অসমত 2012 প্ৰথম ইয়াক চিনাক্ত কৰা হয়। আৰু ইহঁত কম ঠাইত বাগৰি বাগৰি যাব পাৰে, মানে এটা জেগাৰ পৰা যিহেতু
1: বগাই
0: যাব পাৰে মানে। আৰু যিহেতু এই মাইকী মানে ফিমেল পোকটোৰ পাখি নাথাকে, ইয়াক বতাহে উৰুৱাইও লৈ যাব পাৰে। আৰু জীৱ জন্তু চৰাই গাত উঠিও এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে। আৰু আমাৰ যিবোৰ এগ্ৰিকালচাৰ ইমপ্লিমেণ্টছ থাকে, যেনেকৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, এনেকুৱা এগ্ৰিকালচাৰ মেচিনেৰীৰ যোগেদিও এখন পথাৰৰ পৰা আন এখন পথাৰলৈ বিয়পি পৰিব পাৰে। এই পোকৰ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশকেই যথেষ্ট নহয়, কিয়নো কীটনাশক যদি আমি যধে মধে স্প্ৰে কৰি দিওঁ, উপকাৰী পোকবোৰো ক্ষতিসাধন হ'ব পাৰে। এই পোকবোৰে কেৱল অমিতাই নহয়, নেমু, বিলাহী, বেঙেনা, মিঠালোক লৈ প্ৰায় 50 বেছি মানে অধিক গছত ক্ষতি কৰে। আমি এইটো আপুনি দেখিবই, এই জবা ফুলতো আজিকালি দেখিব, খুব কমন সৰু সৰু একদম সৰু সৰু বগা পোকটো লাগি ধৰে পাতত, সেইটোৱে হৈছে পাপায়া মিলিবাগ। অমিতাটো থাকে, এইটো আছিল এটা উদাহৰণহে এই পৰিভ্ৰমী পোক কেনেকৈ ক'ৰ পৰা আহে। কোনোবাই যদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গছপুলি নিয়ে, তাতো লাগি যাব পাৰে। সেইকাৰণে আমি ধৰি লওক কোৱাৰেণ্টাইন মেজাৰ্ছবোৰতো এয়াৰপৰ্ট বা এনেকুৱা জেগাত এঠাইৰ পৰা ইটো জেগাত যাওঁতে সেইকাৰণে খুব ষ্ট্ৰিক্ট কোৱাৰেণ্টাইন লজ কিছুমানো থাকে। আৰু পৰিবহণ বাহনৰ জৰিয়তেও প্ৰৱেশ কৰে। কিছুমান পোকৰ কম সময়তে বহুত দূৰ উৰিব পৰা ক্ষমতা থাকে, মানে তেহেঁতৰ ফ্লাইং কেপাচিটিটোও যথেষ্ট থাকে। এতিয়া

0: দিবোৰ।
1: মই দেখিছোঁ কিছুমান ফুল গছতো হয়, ধৰক এই যে ফায়াৰ বল বুলি কয়, সেই তাতো পাতবিলাকো তেনেকৈ বগা হৈ পেলাই পিছত খাই পেলাই পকি মৰি যায়। এইবোৰ এতিয়া আমাৰ কৃষকে কেনেকৈ চিনাক্ত কৰিব?
0: কৃষকসকলে সাধাৰণতে সচৰাচৰ দেখি থকা পোক যিবোৰ কমন হয় তাৰ বাহিৰেও নতুন ধৰণৰ পোক আহিছে নেকি বা শস্য নষ্ট কৰিছে নেকি চাব লাগে। গতিকে সময়ে সময়ে ফিল্ডখন মনিটৰিং কৰি থকাটো অতি প্ৰয়োজনীয়। ইংৰাজীত এষাৰ কথাই আছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ। গতিকে নতুন ধৰণৰ কিবা পোক দেখিলে আমাৰ লগত বা আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্বিলঙনিৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত বৈজ্ঞানিকৰ ওচৰত আলোচনা কৰিব পাৰে। লগতে পোকটোৰ ফটো তুলি ৰখাটো প্ৰয়োজনীয়। যদি নিজে চিনাক্ত কৰিব নোৱাৰে কৃষি বিভাগত সুধিলেই সকলোখিনি তথ্য পাই যাব।
1: আপোনালোকৰ লগত যোগাযোগ কৰিলে গোটেইখিনি দিব?
0: হয় হয় হয়।
1: তাৰপিছতে ইয়াৰ প্ৰভাৱ কেনেকুৱা হয়?
0: যিহেতু
1: কেনেকুৱা প্ৰভাৱ পৰে মানে
0: গম পাইছোঁ, মানে যিহেতু গোলকীকৰণ, উষ্ণতা বৃদ্ধি, পৰিৱেশ প্ৰদূষণৰ আদিৰ বাবে আক্ৰমণকাৰী পোকৰ সমস্যা বাঢ়ি গৈ আছে আৰু ইয়াৰ প্ৰভাৱো বাঢ়ি গৈছে। অসমৰ চহকী জৈৱ বিচিত্ৰ আৰু কৃষি মণ্ডলতো আক্ৰমণকাৰী মানে যিবোৰ পতংগবোৰ বহুতো ভাবুকিৰ সৃষ্টি কৰিছে। কেৱল পৰিৱেশ বা পৰিস্থিতিতন্ত্ৰই নহয় অসমৰ কৃষি অৰ্থনীতিটো ইয়াৰ প্ৰভাৱ পৰিছে। যেনে ধৰক কৃষি উৎপাদন হ্ৰাস হৈছে, এই পতংগবোৰে অসমৰ ধান, মাকৈ, চাহ, বেলেগ বেলেগ খেতিৰ উৎপাদনত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। কৃষকসকলে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হয় আৰু অসমৰ উৎপাদিত বিভিন্ন শস্যৰ পৰিমাণ কমি গৈছে, যাৰ বাবে প্ৰায় কৃষকসকলে আজিকালি লোকচান হোৱাৰ ভয়ত খেতি নকৰাই হৈছে আৰু যাৰ কাৰণে বজাৰত অৰ্গেনিক শাক পাচলিৰ নোপোৱাই হৈছে। কাৰণ এনেকুৱা পৰিভ্ৰমী পোক আহিলে আমি যধে মধে দেখিছোঁৱেই স্প্ৰে' কৰি দিয়া হয় আৰু স্প্ৰে' মানে আৰু কীটনাশক দিয়া মানে অৰ্গেনিকৰ হেৰি নাথাকেগৈ। গতিকে এইটো এটা হয়।
1: ইয়াক কিদৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, এনেধৰণৰ পোকৰ বংশবৃদ্ধি কেনেকৈ আমি হ্ৰাস কৰিব পাৰোঁ এই বিষয়ে কওক।
0: প্ৰথম কথা, মই যিহেতু আগতেই কৈছোঁ যে কৃষকসকলে নিজৰ খেতিডৰা ভালদৰে লক্ষ্য কৰা প্ৰয়োজনীয়। শস্য সিঁচি এৰি দিলেই নহ'ব, সময়ে সময়ে ভালদৰে মনিটৰিং কৰিব লাগে, কিয়নো নতুন পোক আহিলে সময়ত চিনাক্ত কৰিব নোৱাৰিলে বংশবৃদ্ধি হোৱাৰ পিছত ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰে। কৃষক বন্ধুসকলে অসম কৃষক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এনে বিষয়ক কৰ্মশালা বা সজাগতা সভা থাকিলে অংশগ্ৰহণ নকৰাকৈ নাথাকিব আৰু ইতিমধ্যে চৰকাৰী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে প্ৰাকৃতিক শত্ৰু ব্যৱহাৰ কৰি এই পতংগ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে।
1: প্ৰাকৃতিক শত্ৰু
0: হয়
1: তাৰমানে কেনেকুৱা ধৰণৰ?
0: উদাহৰণস্বৰূপে মানে আমাৰ এটা ইনষ্টিটিউট আছে ইণ্ডিয়াৰ লেভেলত, নেশ্যনেল ব্যুৰ' অফ এগ্ৰিকালচাৰেল ইনচেক্ট ৰিচোৰ্চ নামৰ প্ৰতিষ্ঠানভাৱে ইতিমধ্যে পাপায়া মিলিবাগৰ নিয়ন্ত্ৰণৰ কাৰণে 2010 চনতে বিদেশৰ পৰা পৰজীৱী পতংগ আনি ভাৰতৰ কেইবাখনো ষ্টেটত মাছ ৰিলিজ কৰি 90% পাপায়া মিলিবাগৰ জনসংখ্যা ধ্বংস কৰিবলৈ সক্ষম হৈছিল। কৃষকসকলে যিকোনো ঠাইৰ পৰা বা নতুন এখন ঠাইৰ পৰা অহাৰ পিছত সম্পূৰ্ণ পৰিষ্কাৰ হৈহে কৃষিক্ষেত্ৰত প্ৰৱেশ কৰিব, কিয়নো মানে অন্যান্য হেৰি মানে পৰিক্ৰমী পোক লাগি অহাৰ সম্ভাৱনা থাকিব পাৰে। তাৰপিছত যিহেতু আজিকালি কৃষকসকলে সজাগ হৈছে, গতিকে নতুন পোক দেখিলে কৃষি বিজ্ঞানীৰ মানে পৰামৰ্শ অবিহনে যেনে তেনে কীটনাশক দৰৱৰ প্ৰয়োগ নকৰিব আৰু সকলোৰে মাজত সহযোগিতা লাগিবই। আমি এটা দল হিচাপে কাম কৰিলেহে এনেধৰণৰ সমস্যা সমাধান কৰিব পাৰিম। এতিয়া মই আৰু কিছুমান ৰিচেণ্ট পৰিভ্ৰমী পোক যিবোৰ আমাৰ দেশত আহি ধৰি লওক ইতিমধ্যে আহি পৰিলে মই সেইবোৰ পোকৰ বিষয়ে মই কিছুমান ক'ব উদাহৰণস্বৰূপে দিব বিচাৰোঁ। 2023 চনত মেংগো ছফ্ট স্কেল নামৰ এটা পোক, যিটো মেংগো ছফ্ট স্কেল ইতিমধ্যে গম পাইছে চাগে, আমত হোৱা পোক এটা, আৰু এপল লিফ প্লটছ মাইনৰ যিটো আপেলত ধৰি লওক আক্ৰমণ কৰে এই পোকটোৱে, ইতিমধ্যে বাহিৰৰ ক'ৰবাৰ পৰা আহি আমাৰ ভাৰতত আপেল লিফ প্লটছ মাইনৰটো জম্মু কাশ্মীৰত আৰু ধৰি লওক মেংগো ছফ্ট স্কেলটো বেংগলোৰত আহি নতুনকৈ ইন্ট্ৰডিউচ হৈছে আৰু হৈ পিনে ইতিমধ্যে এই পোকখিনিয়ে সেই নিজৰ সেই পৰিৱেশত সহজ হৈ মানে অলৰেডি এষ্টাব্লিছ হৈ গৈছে। আৰু যিহেতু এইখিনি পৰিভ্ৰমী পোক হয়, পুতুককৈ মানে বংশবৃদ্ধি হোৱাৰ পিছত ইতিমধ্যে ইয়াৰ মানে নিয়ন্ত্ৰণ কৰিবলৈ খুব টান হৈ পৰে। আৰু ঠিক তেনেকুৱা তাৰো তেনেকুৱা ধৰণৰ ৰিচেণ্ট উদাহৰণস্বৰূপে 2020 চনত কাছাভা মিলিবাগ, যেনেকৈ আমাৰ মই পাপায়া মিলিবাগৰ বিষয়ে কৈছিলোঁ, কাছাভা মিলিবাগো তেনেকৈ ইণ্ট্ৰডিউচ হৈছিলে ভাৰতত। আকৌ 2018 চনত সেই ফল আৰ্মি ৱৰ্মটো প্ৰথম আমাৰ ভাৰতত ইণ্ট্ৰডিউচ হৈছিলে। তাৰপিছত হোৱাইট ফ্লাই, একদম সৰু সৰু বগা সৰু পোকটো, সেইটো আমি ধৰি লওক বিভিন্ন গছনিত আমি বা মানে খেতিত দেখিব পাৰোঁ হোৱাইট ফ্লাই। হোৱাইট ফ্লাই ধৰি লওক আপুনি নাৰিকলৰ পৰা আৰম্ভ কৰি মানে চব ধৰণৰ খেতিডৰাত আপুনি হোৱাইট ফ্লাই দেখিবই। তাৰ বিভিন্ন ধৰণৰ স্পিচিজ, যেনেকৈ 2019চনত নিঅ' ট্ৰপিকেল হোৱাইট ফ্লাই, উলি হোৱাইট ফ্লাই, তাৰপিছত 2016চনত ৰোগো স্পাইৰেলিং হোৱাইট ফ্লাই, তেনেকৈ আমাৰ ভাৰতত ইণ্ট্ৰডিউচ হৈছিলে। ঠিক তেনেকৈ এটা খুব মেছিভ মানে লছ কৰিছিলে আমাৰ খেতিডৰাত বিলাহী খেতিত, সেইটো হৈছে টমেটো লিফ মাইনৰ বুলি কয়, সেইটো বিলাহীত হোৱা পোক। সেইটো 2014 চনত প্ৰথম আমাৰ ভাৰতত আহি মানে প্ৰথম ভাৰতলৈ ইণ্ট্ৰডিউচ হৈছিলে। ইয়াৰ অৰিজিন হৈছিলে ছাউথ আমেৰিকা, তাৰপৰা ছাউথ আমেৰিকাৰ অৰিজিন হ'লেও 2006 চনত প্ৰথম স্পেইন ইউৰোপত গৈ পিনে ই ইণ্ট্ৰডিউচ হ'ল, এষ্টাব্লিছ হ'ল। তাৰপিছত স্পেইনৰ পৰা বিভিন্ন ধৰণৰ ইউৰোপৰ বিভিন্ন বেলেগ বেলেগ দেশত বিয়পি পৰে, তাৰপিছত আফ্ৰিকাতো বিয়পি পৰে আৰু আমাৰ ভাৰতত 2014 চনত প্ৰথম পুনে মহাৰাষ্ট্ৰত এই পোকটো মানে প্ৰথমে ইণ্ট্ৰডিউচ হৈছিলে ভাৰতত প্ৰথম। তাৰপিছত এই বিলাহী খেতিত এনেকুৱা এটা হেভি মানে উৎপাদন মানে হেভি লছ কৰিলে যে আপুনি মহাৰাষ্ট্ৰ বুলিয়ে নহয় মানে ছাউথৰ যিকেইখন মেইন আমাৰ বিলাহী খেতিৰ উৎপাদনৰ মানে মেইন হাব হয়, যেনেকৈ ধৰি লওক অন্ধ্ৰপ্ৰদেশ, তাৰপিছত কৰ্ণাটকা, মানে লৈ পিনে কৰ্ণাটকাকে লৈ তামিলনাডুকে লৈ যিমানকেইখন মানে মেজৰ বিলাহী প্ৰডাকশ্যন হোৱা জেগাত, তাত গোটেই মানে এটা ডাঙৰ মানে এটা ডাঙৰ লছ বা ডাঙৰ এটা ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰিলে এই টমেটো লিফ মাইনৰ নামৰ পোকটো আহি পিনে। এই পোকটোৰ এটা স্পেচিয়েলিটি এইটো যে আপুনি একদম আপুনি দেখিব যে পোকটো মানে গছজোপাত প্ৰথমে সোমাই যায়, লিফ মাইনৰ বুলি কয়, সেইকাৰণে এই পাতৰ ভিতৰতে সোমাই থাকে আৰু সোমাই পিনাই বেলেগ একো নহয়, ই গোটেই ৰসটো শুহি পিনাই গোটেই গছজোপা মানে একদম আপুনি দেখিব যে ৰস শুহি পিনাই বগা কৰি পেলায় আৰু পোকটো ভিতৰতে সোমাই থাকে। আৰু ধৰি লওক প্ৰথমে পাত খাব, তাৰপিছত ডালতো দেখিব এগালমান কলনি পাৰে, তাৰপিছত লাষ্টত বিলাহী আপুনি মানে দেখিব যে প্ৰথম একদম সৰু ফুটা, মানে সেইকাৰণে এই পোকটোৰ নাম পিন ৱৰ্ম বুলিও কয়, একদম পিন চাইজৰ ফুটা এটা কৰে, সেই পিনটো মানে সোমাই পৰে, তাৰপিছত আপুনি দেখিব যে গোটেই পোকটো মানে গেলাই পেলায়, তাৰপিছত লাষ্টত ছেকেণ্ডেৰী ইনফেষ্টেশ্যন হয়, বেমাৰ হৈ পিনাইও বিলাহীটো ধৰি লওক গোটেই উৎপাদন শেষ কৰি দিয়ে।
1: ঠিক আছে, আজি আপুনি আহি পৰিভ্ৰমী কীট পতংগৰ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে যথেষ্টখিনি কথা ক'লে। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: ইমান পৰে পৰিভ্ৰমী কীট পতংগৰ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ কীট পতংগ বিভাগৰ বিজ্ঞানী ডক্টৰ প্ৰিয়াক্ষী বুঢ়াগোহাঁই আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও নিজ দণ্ডুৱা গাঁৱৰ এগৰাকী উদ্যমী মহিলা শিপিনী জুলি পেগুৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও নিজ দণ্ডুৱা গাঁৱৰ এগৰাকী শিপিনী জুলি পেগু। তেখেতে বোৱা কটাৰ লগত জড়িত আৰু এই বোৱা কটা কৰি তেখেতে ব্যৱসায় কৰিছে আৰু যথেষ্ট লাভৱান হৈছে। আহকচোন আমি তেখেতৰ সৈতে চিনাকি হওঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জনাইছোঁ।
2: ধন্যবাদ।
1: হয়, আপুনি যিহেতু বোৱা কটাৰ লগত জড়িত নহয় জানো, আপুনি কেনেকুৱা ধৰণৰ শাল ব্যৱহাৰ কৰে বা কেনেধৰণেৰে আপুনি এই ইণ্ডাষ্ট্ৰিটো আপুনি কৰিছে এই বিষয়ে জনাওকচোন। প্ৰথমে ক'ৰ পৰা আৰম্ভ কৰিছিল?
2: প্ৰথমে মই 2018 চনৰ পৰা আৰম্ভ কৰিছোঁ। মাটিশালৰ হয় মোৰ সঁজুলিবিলাক। আজিকালি যিহেতু বহুত উন্নত মানদণ্ডৰ ঢেৰ কিবাকিবি ওলাইছে সঁজুলি, মই কিন্তু সেইবিলাকত কৰা নাই। মই মানে ঘৰুৱাভাৱে মাটিশালৰ আগত যেনেকৈ পুৰণি মানুহসকলে মানে মেখেলা বৈছিলে তাঁত লগাইছিল, ঠিক তেনেকৈ মই এই কামটো আৰম্ভ কৰিছোঁ।
1: মানে একদম ঘৰুৱাভাৱে?
2: হয়, ঘৰুৱাভাৱে হয়।
1: তাৰপিছতে তাৰপৰা আকৌ ক্ৰমান্বয়ে আপুনি বঢ়াই গৈ আছে শাল?
2: অঁ অঁ, সেই তেনেকৈ মানে লাহে লাহে লাহে প্ৰথমতে মই দুজনী
1: ৰাখি
2: লৈছিলোঁ, তাৰপাছত শিপিনী, তাৰপাছত ময়ো বওঁ, লগতে মোৰ লগত আৰু সহায়িকা হিচাপে দুগৰাকীক ৰাখি লৈছিলোঁ। তাৰপাছত আকৌ তেনেকৈ বাঢ়ি বাঢ়ি পাঁচজনীৰ পৰা এতিয়া দহজনী হ'লগৈ। সেই সেনেকৈ মানে বঢ়াই বঢ়াই লৈ গৈ আছে।
1: তেওঁলোকক আপুনি কি দৰমহা চিষ্টেম নে কি?
2: তেওঁলোকক মই দৰমহা হাজিৰা বুলিবলৈ মানে দিনত তেওঁলোকে যে কিমান কাপোৰ বৈ ওলায় তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। হয় হয়,
1: মানে পইচাটো
2: দিওঁ। হয়, তেনেকুৱা।
1: আপোনাৰ এনে ঘৰটো ক'ত সজাই লৈছে?
2: ঘৰটো মই মোৰ ঘৰৰ ওচৰতে এখন সৰুকে ঘৰ কোঠালি এনেকৈ সজাই লৈছোঁ, তাতে শাল আছে, সেনেকৈ কৰি আছোঁ।
1: তেনেকৈ মানে তাতে গোটেই দিনটো মানে শালৰ কাম কৰি থাকোঁ?
2: হয়, শালৰ কাম কৰোঁ। শালৰ কাম কৰাৰ লগতেও মোৰ ঘৰুৱা মোৰ কাম কাজ সকলোখিনি কৰিও ধৰক মই 2 টকা ইনকামো কৰিছোঁ, তেনেকুৱাকে মানে সংসাৰখন চলাই আছোঁ।
1: আপুনি প্ৰশিক্ষণ লৈছিল নেকি ক'ৰবাত?
2: প্ৰশিক্ষণ মানে প্ৰশিক্ষণ বুলিবলৈ ধৰক মই যিহেতু মিচিং সম্প্ৰদায়ৰ ছোৱালী হয়, আমাক তেনেকৈ প্ৰশিক্ষণৰ মানে হেৰি নাই, কিন্তু পৰম্পৰাগতভাৱে মানে আমাৰ তেজতে থাকে মানে।
1: হয় হয়,
2: বাহঁতৰ পৰা চাই চাই শিকিছোঁ
1: ধৰক,
2: তেনেকৈ শিকি লৈ তাৰপিছত অলপ অলপ মানে ডিজাইন দিয়া বিলাক মই বেলেগৰ পৰা আয়ত্ত কৰিছোঁ, মিচিং ট্ৰেডিচনেল ডিজাইন দিওঁ আৰু গামোচা ৰুমাল আদি কৰি যিমান ধৰক হাতে বোৱা যি যি বস্তু আছে সকলোবোৰ মই বিক্ৰী কৰোঁ, বনাওঁ।
1: ৰুমালো বনায়?
2: হয় হয়, ৰুমাল, গামোচা, হয়,
1: চাদৰ মেখেলা,
2: সকলোবোৰ,
1: গোটেইখিনি
2: হয়।
1: তাৰপিছতে আপুনি সূতা কি কি সূতা ব্যৱহাৰ কৰে?
2: সূতা মই মুগা, এৰি, নুনি, পাট, সেইবিলাক ব্যৱহাৰ কৰোঁ আৰু কটন যিটো সেয়া ব্যৱহাৰ কৰোঁ।
1: সূতাবোৰ আপুনি ক'ৰ পৰা আনে?
2: সূতাবোৰ প্ৰথমতে মই নিজে পলু পুহিছিলোঁ। নিজে পলু পুহিছিলোঁ, পলু পুহি তাৰপৰা সূতা উলিয়াইছোঁ। তাৰপাছত এতিয়া পোহা নাই, এতিয়া মানে মই কিনি লওঁ, কিনি লওঁ বেলেগ যিসকলে পোহে সেই তেওঁলোকৰ লগত কণ্টেক্ট কৰোঁ, কণ্টেক্ট কৰি কিনো।
1: মানে আপুনি এৰি পলু পোহে আৰু তাৰ উপৰি মুগাও পোহে নেকি?
2: মুগা এতিয়ালৈ পোহা নাই, ভাবিছোঁ পুহিম বুলি। মুগা পোহাৰ প্ৰক্ৰিয়াটো অলপ বেলেগ
1: বেলেগ ধৰণৰ,
2: ডাঙৰ গছত দিব লাগিব, অলপ যত্নও বেছিকৈ কৰিব লাগিব, সময় সুবিধা মিলাই পেলাই পুহিম বুলি ভাবিছোঁ।
1: হয়, আৰু দিনে ৰাতিয়ে
2: পহৰা দিব লাগিব, অলপ কষ্ট কৰিব লাগিব। হয় হয় হয় হয়। খেতি কৰা নাই, আমাৰ গাঁৱে ভূঞে তেনেকৈ য'তে ত'তে পোৱা যায়, অলপ কষ্ট কৰি নিজে যোগাৰ কৰিব লাগে আৰু।
1: এৰি মানে জীৱন চক্ৰটো পখিলাৰ কণীৰ পৰা পখিলা, পখিলাৰ পৰা পলু, এইখিনি কিমান সময় লাগে?
2: এইখিনি
1: কেইমাহমান লাগে?
2: কেইমাহমান তেনেকৈ লাগে, মানে সোনকালে খোৱা বোৱাৰ ওপৰত ভিত্তি কৰি পেলাই
1: যিমান মানে সোনকালে ডাঙৰ
2: হয় মানে পকাত হয় হয়
1: সোনকালে আহে, নহয় জানো? তাৰপিছত সূতাটো আপোনালোকে তেনেকে ঘৰতে সিজাই পেলাই
2: আমি
1: সূতাটো উলিয়াই এতিয়া আপুনি চাদৰ মেখেলা বোৱা কথা কৈছে, মিচিং ট্ৰেডিচনেল যোনবিলাক পৰম্পৰাগত সেইখিনিও আপুনি কৰে, সেইখিনিৰ ভিতৰত আপুনি আৰু কি কি কৰে?
2: মিচিং ট্ৰেডিচনেল ড্ৰেছ ধৰক আমি
1: নামবিলাকো বেলেগ বেলেগ,
2: নামবিলাক মিবু গালুক, ইৰকক বুলি কয়, মিবুগালুকটো আচলতে পুৰুষসকলে পৰিধান কৰে
1: ওপৰত,
2: হয় হয়, ৱাস্কোট, হয় হয় হয়, পুৰুষসকলে পৰিধান কৰে মিবুগালুক বুলি কয়, হয় হয়, মিবুগালুক, আৰু আপোনাৰ গামোচা, ইৰকক, সেইবিলাক সেইবোৰ তাৰপাছত চাদৰ মেখেলা তাত আহেই

0: ব্লাউজ আৰু
1: ব্লাউজ,
0: মেখেলা,
1: চাদৰ মেখেলা
0: সেইখিনি আপোনালোকে চিলাই দিয়ে নে এনেকে কাটি পেলাই?
1: নহয়, প্ৰথমতে আপোনাৰ বওঁতেতো পুৰা প্লেইনকে বব লাগিব, তাৰপিছত চিলোৱা যায়, চিলাই পেলাই পিন্ধে,
0: চিলাই পেলাই পিন্ধে। মিবু গালুক যে ক'লে সেইটো চিলাই দিব লাগিব,
1: হয় চিলাই দিব লাগিব, চিলাই দিব লাগিব।
0: তাৰপিছত অসমীয়া গামোচা কিমান মান বয়?
1: অসমীয়া গামোচা আমি 40খন এজুটিকে, অ 30-40খন।
0: কি সূতা এইটো?
1: সেয়া আমাৰ পকোৱা সূতা, সৰু সূতা,
0: সৰু সূতা,
1: পকোৱা সূতা হয়।
0: আৰু আৰু এটা সূতা পোৱা যায় নহয়, পাটৰ,
1: অঁ অঁ পাটৰ, পাটৰ গামোচাও বওঁ বাৰু, টচৰ গামোচা, পাটৰ গামোচা। আৰু আমি মানে কাষ্টমাইজ কৰোঁ, কাষ্টমাৰে যিটো ভাল পায় আমি সেইটোক মানে দিবলৈ চেষ্টা কৰোঁ, তেওঁলোকৰ মতে আমি মানে কামবিলাক কৰিব চেষ্টা কৰোঁ, তেওঁলোকে আমাক বিশ্বাস কৰে আৰু কোৱালিটি যথেষ্ট ভাল, সেইকাৰণে তেওঁলোকৰ বিশ্বাস অনুসৰি আমি এতিয়া আগবাঢ়িছোঁ আৰু।
0: আৰু এই কাপোৰবোৰ যে আপোনালোকে বয়, এইবোৰ বিক্ৰীৰ ব্যৱস্থা সম্পৰ্কে কওকচোন, ক'ত বিক্ৰী কৰে,
1: বিক্ৰী? মই কৈছোঁৱেই কাষ্টমাইজ কৰোঁ বুলি, কাষ্টমাৰ এজনে আমাক অৰ্ডাৰ কৰিলে, তেওঁৰ মতে ধৰক আমি ডিজাইন দিলোঁ, ডিজাইন দি তেওঁ এড্ৰেছ দিলে, আমি অনলাইন যোগেদি পঠাই দিওঁ কাপোৰ,
0: এড্ৰেছ অনলাইন দিওঁ। তাৰ উপৰি বিভিন্ন ধৰণৰ বিহুৱে হওক বা কিবা এনেকে ফেষ্টিভেলত বিভিন্ন ষ্টল দিয়া দেখা যায়, তেনেকে দিয়ে নে?
1: অঁ, ষ্টল মোৰ অভিজ্ঞতা মোৰ মাত্ৰ এবাৰে, মই ষ্টলত গৈছোঁ, খুব ভাল লাগিল বাৰু, ওলাই সমাজ এখন পোৱা যায়,
0: পৰিৱেশ এটা পোৱা যায়, তাত গৈ পেলাই আপোনালোকে বিক্ৰী কৰে। আৰু যিসকল গ্ৰাহক আছে পোনপটীয়াকৈ আপোনালোকে কথা বতৰা পাতিব পাৰিব,
1: পাৰিও
0: এতিয়া অনলাইনত ধৰক কোনোবাই অৰ্ডাৰ দিলে, আপোনালোকে বস্তুটো পঠাই দিলে, কিন্তু তেওঁলোকে ভাল পালে নে বেয়া পালে নে পিছত ফিডবেকটো তেনেকৈ পোৱা নাযায়?
1: ফিডবেকটো পোৱা যায়, তেওঁলোকে ফিডবেক দিয়েগৈ আমাক, কিন্তু আজিলৈ তেনেকৈ বেয়া ফিডবেক পোৱা নাই, তেওঁলোকে মানে তেওঁলোকৰ বিশ্বাসৰ অনুযায়ী আমি আগবাঢ়িছোঁ, মানে তেওঁলোকে কাপোৰবিলাক ভাল পাইছে, গ্ৰাহকে মানে আমাক আদৰি লৈছে, তাৰ বাবে আমি মানে কামখিনি কৰিবলৈ বেছি
0: মুগা, মুগাৰ কাপোৰ বয় নে? মুগা,
1: হয় মুগাও বয়,
0: মুগাটো আজিকালি একদম দুষ্প্ৰাপ্য বুলিয়ে ক'ব,
1: সেয়াই মুগা একদম দুষ্প্ৰাপ্য হৈ গৈছে, সেইকাৰণে আমি মানে অকল ব্যৱসায় বুলিয়েই যে নহয়, আমি আমাৰ সাংস্কৃতিকখন বচাই ৰাখিব লাগিব তাঁতশালৰ যোগেদি, হয়নে? আজিকালি নৱপ্ৰজন্মই এইবিলাকৰ বিষয়ে নাজানে, গতিকে আমি লগতে সাংস্কৃতিক আমি বচাই ৰাখিবও লাগিব আৰু আমি এয়া আগুৱাই নিব লাগিব, সেইকাৰণে লগতে আমাৰ পইচাও ইনকাম হৈছে, গতিকে সবফালে চাই পেলাই মই এই মানে ব্যৱসায়টো বাছি লৈছোঁ।
0: এতিয়া মই আপোনাৰ দামলৈ আহোঁ, এতিয়া আপোনালোকে ধৰক মিচিং কাপোৰো বয়, অসমীয়া কাপোৰ আমাৰ চাদৰ মেখেলা বা গামোচা বয় বা মুগা চাদৰ মেখেলা বয়, এইবোৰৰ দাম কেনেকুৱা ধৰণৰ, কিমানৰ পৰা আৰম্ভ হয়
1: এইবিলাক? আজিকালিতো জানেই দামবিলাক বাঢ়িছে, আপোনাৰ ধৰক ট্ৰেডৰ ওপৰত ডিপেণ্ড কৰি পেলাই কৰে, আপোনাৰ মুগা সূতাৰ দাম যেনেকৈ হ'ব তাক কাপোৰ বৈ উলিয়ালে দামটো আৰু বেছি হৈ যায়গৈ, যিহেতু পাবলৈ নাই। আৰু আপোনাৰ যিটো আমাৰ কটন গামোচা, আমি সেইবিলাক 250-300 সেনেকৈ দিওঁ, তাৰপাছত মুগাবিলাকৰ এতিয়া দাম ক'ব গ'লে 40,000-50,000 খাটি যিটো মুগা,
0: মানে
1: হয় চাদৰ মেখেলা, চাদৰ মেখেলা তাত উকাযোৰৰ দাম বেলেগ হ'ব, ফুল বচাৰ দাম বেলেগ হ'ব, তেনেকুৱা।
0: অঁ, ফুল বচাৰ কথা আহিছে যেতিয়া, ইয়াৰ চানিকিবোৰ আপোনালোকে কি নিজেই তৈয়াৰ কৰি লয় নে কিবা মেচিনৰ সহায়ত কৰে?
1: নাই, আমি ইয়াত
0: কাঠি,
1: অঁ ইয়াত মানে আমি একদম, আমি মই কৈছোঁৱেই আমি থলুৱাভাৱে সকলো কাম কৰিছোঁ, মানে ইয়াত আমি আধুনিকতা একোৱেই হেৰি কৰা নাই, চব থলুৱা, আমি যেনেকৈ আমি হীৰক বাছি লওঁ ইয়াত, হীৰকতে আমি ফুল বাছি থৈ আমি সেনেকৈ বনাওঁ,
0: এইবোৰ মানে আপোনালোকে পৰম্পৰাগত যোনবিলাক চানি থাকে সেইবোৰে দিয়ে,
1: সেইবোৰে দিওঁ, সেইবোৰে দিওঁ হয়।
0: এতিয়া বিয়া চিয়া আহিলে আপোনালোকে অৰ্ডাৰ পাই?
1: অৰ্ডাৰ পাওঁ পাওঁ, অঁ মোৰ এতিয়া 300খনমান মুগাৰ অৰ্ডাৰ আছে, শালত লাগি আছে বাৰু, সেয়া কাম কৰি আছোঁ।
0: এজুটিত আপোনালোকে কিমান লগায় মুগা?
1: এজুটিত আমি ধৰক যিহেতু আমি এইটো মাটিশালত লগাইছোঁ, গতিকে বেছি লগাব নোৱাৰি, আমি দুযোৰকে লগাইছোঁ এজুটিত, মানে এখন শালত দুযোৰকে লগাইছোঁ, দুযুটি,
0: এইটোতো মাটিশালে,
1: অঁ মাটিশাল, সম্পূৰ্ণ মাটিশাল,
0: ঠিক আছে। আজি আপুনি আহি আপোনাৰ বোৱা কটা সম্পৰ্কে যথেষ্টখিনি কথা ক'লে, আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ, নমস্কাৰ,
1: ধন্যবাদ, ধন্যবাদ।
0: ইমান পৰে মৰিগাঁও জিলাৰ নিজ দণ্ডুৱা গাঁৱৰ এগৰাকী শিপিনী জুলি পেগুৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল, পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ, নমস্কাৰ।

শ্ৰোতাক এইখিনিতে জনাই থওঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী। খন্তেক পাছতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। 7:10 অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আধুনিক গীতৰ অনুষ্ঠানত শুনিবলৈ পাব আৰিফুল হকৰ কণ্ঠত দুটি গীত। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

খেলপথাৰ অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 8:02, 8:22 আগবঢ়োৱা হ'ব উৎপল বৰাৰ মেণ্ডোলিন বাদন। অসমীয়া বোলছবিৰ কেইটিমান গীত শুনিবলৈ পাব সন্ধিয়া 8:32, 8:45 চামাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। ৰুবি চৌধুৰীৰ কণ্ঠত ভজন শুনিবলৈ পাব নিশা 9:15।

9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিশা 9:30 পণ্ডিত ৰবিশংকৰৰ চিতাৰ বাদনত ৰাগ জিঞ্জতি আৰু ৰাগ তিলকশ্যাম শুনিবলৈ পাব। আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব নিশা 10:00।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দিছপুৰত কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া শুনক বিতং বাতৰি ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে এন ডি এ নেত্ৰীবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে এদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজহ গাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে
1: জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে এতিয়া কোনো আঁচনি নাই খালি সংৰক্ষণ যাতে হৈ থাকে এইটোৱে মেইন কথা
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায় ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে
1: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ
0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি সাম্প্রতিক পরিস্থিতির প্রতি লক্ষ্য রাখি রাজ্যের অত্যাবশ্যকীয় সামগ্রী মূল্য নিরীক্ষণ ব্যবস্থার পর্যালোচনা করে। বৈঠকত বজারের সন্তুলন বর্তায় রখার অস্বাভাবিক মূল্য বৃদ্ধি রোধ করার কেতবোর সিদ্ধান্ত গ্রহণ করা হয়। এই অনুসরি জেলা আয়ুক্তর নেতৃত্বত তিন চারিদিনের ভিতর জেলা নিরীক্ষণ সমিতি গঠন করা হব। সকল দোকান আর পাইকারী বিপণীত খুচুরা তথা পাইকারী মূল্য প্রদর্শন করা বাধ্যতামূলক হব। কোনো দোকান প্রতিষ্ঠানে অস্বাভাবিকভাবে মূল্য বৃদ্ধি করলে এই প্রতিষ্ঠান সমূহের বাণিজ্যিক অনুজ্ঞাপত্র বাতিলকে ধরে অন্য কঠোর ব্যবস্থা গ্রহণ করা হব। বৈঠক লওয়া সিদ্ধান্ত অনুসরি অস্বাভাবিক মূল্য বৃদ্ধি ধরা পেলা আর এনে ঘটনা রোধ করার ক্ষেত্র পর্যায় নিরীক্ষণ তীব্রতর করে তোলা হব। একদরে জেলা আয়ুক্ত বণিক সংঘ আর বাণিজ্য সংস্থাসকলের মাজত সাপ্তাহিক পর্যালোচনা ব্যবস্থা করা হব। ইয়ার উপরি রন্ধন গ্যাসের বিতরণের ক্ষেত্রে দেখা দিয়া আশোয়াক দূর করবলে প্রধানমন্ত্রী উজ্জ্বলা যোজনার হিতাধিকারীসকলের দ্রুত আধার সংযোজনের দিহা করা হয়েছে। অত্যাবশ্যকীয় সামগ্রী মূল্য বৃদ্ধির ফলত কোনো দোকান প্রতিষ্ঠানে যাতে জনসাধারণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্রশাসনৰ সমূহ তৎপর হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্রী মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰীৰ বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ী যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্রী মূল্য তালিকা সকলে দেখাকৈ আঁড়ি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনৰ যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। রাজ্যজুড়ি পেট্রোল, ডিজেল, রন্ধন গ্যাস আদি অত্যাবশ্যকীয় সামগ্রীর দ্রুতগতিত হয়ে থাকা মূল্য বৃদ্ধির বিরুদ্ধে আজি অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মালে এখন স্মারকপত্র প্রেরণ করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
2: আজি আমার অগ্নিবীরকা সেকেন্ড সেশন আছে। লাস্ট টাইম আমার 50 বচ্চা আপিয়ার করেছে আর 3টা সোহালী আপিয়ার করেছে। আজি আমার টোটাল 180 বচ্চা আপিয়ার করেছে। ইয়ার মতে মই আপনার কো বিচারিছো, বহুত ভাল লাগিছে কি 72 আমার সোহালী আজি আপিয়ার করেছে আর মোর দেন 120 আমার ইয়াত লড়া আপিয়ার করেছে। এনেকা আমি আর্মির লগত একটা সিলেকশন তো নাই, বাট আমি কিবা মেডিকেল স্ট্রেংথ আর স্ক্রিনিং করে আসো এতিয়া আর ইয়াত আমার হাইট আর পুল আপ হল বহুত ভাল লাগিছে কি আমার 50 to 180 বচ্চা আজি আপিয়ার করেছে আর যেখানে ইউনো আরো বচ্চা আমার চরাইদেউ ডিস্ট্রিক্টর ভিতর আছে। মোর এটাই রিকোয়েস্ট আছে, সাজেশন আছে কি আপনি সকলো ওলাই আহ। আমার ইয়াত প্রত্যেক উইক আমি বেলেগ বেলেগ জায়গায় আমি এটা করে আসো আর যদি আমার বেশি ডিমান্ড হব, আগতে আমি প্ল্যান করেছো কি আমি 4:30 করিম, বাট এতিয়া আমি দেখিছো কি বহুত ডিমান্ড আহি আছে আর বোরহাট ফালৰ পৰা ডিমান্ড করে আছে, মানুষ আপেকাজি ফালৰ পৰা ডিমান্ড করে আছে, মৰাণ ফালৰ পৰা ডিমান্ড করে আছে। সো আমি কি করিম, এতিয়া আমি বোরহাটত গুছি যাম আর তার যেখানে বচ্চা ওলাব আমি তাতে বি একটা স্ক্রিনিং ক্যাম্প পাতি, তাত বি আমি একটা গ্রুপ বনাই দিম, এনেকো আমার প্ল্যান আছে।
0: 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয় নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.inৰ পৰা ডাউনলোড কৰিব পাৰিব। আজি বিশ্ব মৌমাখি দিৱস। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগযুগত মৌমাখিৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 20 মে'ত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 2017 চনৰ আজিৰ এই দিনটোত প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত 21 বছৰ ধৰি মৌ পালন কৰি অহা শইকীয়া মাজুলীৰ প্ৰথমগৰাকী মৌ পালক। বিশ্ব মৌমাখি দিৱস উপলক্ষে শ্ৰীশইকীয়াই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
3: ভীমকান্ত শইকীয়াৰ ঘৰ মাজুলী মুদৈবিলৰ গাঁৱৰ। মই প্ৰথম কাঠৰ বাকচা নিজৰ ঘৰতে বনালোঁ। বনাই হাবি পাই এবাৰ মৌ ধৰি আনিলোঁ। মৌ ধৰি আনি আৰু সেই মৌ বাঁহৰ পৰাই এতিয়া মোৰ প্ৰায় 20 বাঁহৰ ওপৰত আছে। মই নিজে ঘৰতে বহাই গৈ আছোঁ। এতিয়া মোৰ মৌ নহ'লে 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। অকল মোৰ মৌৰ ওপৰতে গোটেই জীৱনটো মৌ হেৰি হৈ আছে। তেওঁলোকে মোক একো নকৰেও, কিন্তু চৰকাৰৰ পৰা সুবিধা দিছে, নাই দিয়াকৈ থকা নাই। মোৰ এতিয়া 22 বাঁহ আছে। DC ছাৰে প্ৰথম 1.5 লাখ দিলে, তাৰপৰা এতিয়া ৰেডিঅ' ছাৰে পইচা 30,000 দিলে মোৰ মৌ ফাৰ্ম অকণমান ডেভেলপ কৰিব কাৰণে। প্ৰশিক্ষণ মই নিজে দিওঁ। যোৰহাট ইউনিভাৰ্চিটি মই মেম্বাৰ হয়। তাতো ট্ৰেইনিং দিবলগীয়া হ'লে মই মাজুলী পৰা তালৈ মই নিওঁগৈ। মানে মই দিয়াইছোগৈ বহুতজনক। মই ইয়াৰ পৰা নি মই যোৰহাটত মই ট্ৰেইনিং দিয়াইছোগৈ। মোৰ ইয়াতো ট্ৰেইনিং লয়হি। আৰু মোৰ জোল প্ৰায় গোটেই অসমতে বুলিয়ে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখানা, শিৱসাগৰ এইবোৰ চবতে মই মৌ জোল, লখিমপুৰ চবতে মই মৌ দিওঁগৈ মানে গৈ।
0: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শিৱসাগৰ জিলাত অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আহ্বান জনোৱা এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ভালেসংখ্যক ফাৰ্মাচী প্ৰতিষ্ঠান আজি বন্ধ থাকে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাইও এই কাৰ্যসূচী গ্ৰহণ কৰে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলাৰ ফাৰ্মাচীসমূহেও এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ফলত জিলাখনৰ অধিকাংশ ফাৰ্মাচী বন্ধ থাকে যদিও জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় আগবঢ়োৱাৰ স্বাৰ্থত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ 4খন, অসামৰিক চিকিৎসালয়ৰ ওচৰৰ 1খন আৰু BTC সচিবালয়ৰ সমীপৰ 1খন ফাৰ্মাচী খোলা ৰখা হয়।

এয়া আকাশবাণী নগাঁও। শ্ৰোতাক এইখিনিতে জনাই থওঁ আমাৰ কাইলৈৰ অনুষ্ঠানসূচী। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:50। পুৱা 6:00 হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি ৰিলে কৰি শুনোৱা হ'ব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা পুৱা 6:15। পুৱা 6:30 পণ্ডিত ৰাম নাৰায়ণৰ সাৰংগী বাদনত ৰাগ গুজৰাৰী তোড়ি শুনিবলৈ পাব। ইয়াৰ পাছতে শুনিবলৈ পাব বৰগীত। পুৱা 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত লক্ষ্য হীৰা দাসৰ সৈতে হোৱা কথা বতৰাৰ ষষ্ঠ খণ্ডটি শুনিবলৈ পাব। 9:50 শুনিবলৈ পাব দুটি আধুনিক গীত। কাইলৈ পুৱা 10:00 আগবঢ়োৱা হ'ব এখনি ধাৰাবাহিক আলেখ্য, ফাট বিহুৰ পম খেদি। আলেখ্যখনিৰ ৰচনা ৰঞ্জিত গগৈৰ। দিনৰ 11:00 পৰা ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী দিল্লী আৰু আকাশবাণী মুম্বাই কেন্দ্ৰৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। কাইলৈ বিয়লি 4:30 আগবঢ়োৱা হ'ব যুৱ তৰংগ। আমৈ শুনিবলৈ পাব 5:25। 6:10 কৃষক বাণী। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। আধুনিক গীতৰ অনুষ্ঠানত ৰূপম কাকতিৰ কণ্ঠত দুটি গীত শুনিবলৈ পাব কাইলৈ সন্ধিয়া 7:20। সুৰ লহৰী 7:30। সন্ধিয়া 8:02 যুৱ ৰাগিনী। অসমীয়া বোলছবিৰ কেইটিমান গীত শুনিবলৈ পাব কাইলৈ সন্ধিয়া 8:32।

8:45 সমাচাৰ চেন্ধা আৰু নিশা 9 বজাত News@9 ৰিলে কৰি শুনোৱা হ'ব। কাইলৈ নিশা 9:15 বিধানসভাৰ দিনটোৰ কাৰ্যাৱলীৰ প্ৰতিবেদন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:25 নিশাৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। কাইলৈ নিশা 9:30 আগবঢ়োৱা হ'ব এখনি নাটক হাতীৰ কথা, ৰচনা সপোনজ্যোতি ঠাকুৰৰ। কাইলৈ আমাৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব নিশা 10:00।

হয় বৰষা শৰ্মা, এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘই চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাছত আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে ভাৰত ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰোমত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ভাৰত আৰু ইটালীৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ উন্নীত কৰাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, নিকা শক্তি আৰু কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত থকা সহযোগিতা অধিক উন্নত কৰা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিকাশৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। আলোচনাই দেশ দুখনৰ মাজত বৃদ্ধি পোৱা কৌশলগত অংশীদাৰিত্ব, বিশেষকৈ অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু জনসাধাৰণৰ মাজৰ ভাতৃত্ববোধকে প্ৰতিফলিত কৰিছে। এই প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত নেতা দুগৰাকীৰ এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইটালীয়ে দ্বিপাক্ষিক বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বিশেষ কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কটো উন্নীত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব। তেওঁ লগতে কয় যে উভয় দেশে সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভাৰত ইটালী উদ্ভাৱনী কেন্দ্ৰ স্থাপন কৰাৰ বিষয়েও পুংখানুপুংখ আলোচনা কৰে। ভাৰত ইটালীয়ে জাহাজ পৰিবহণ, বন্দৰৰ আধুনিকীকৰণ আৰু সামুদ্ৰিক অৰ্থনীতিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৰ্জিয়া মেলনীৰ নেতৃত্বত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক এটা নতুন গতি লাভ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী মেলনীয়ে কয় যে ভাৰত আৰু ইটালীয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্ব সম্পৰ্কলৈ উন্নীত কৰিছে। শ্ৰীমেলনীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুবিধাজনক জাহাজ পৰিবহণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘাতৰ ফলত বিশ্বজুৰি অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে ৰাষ্ট্ৰসংঘই চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ অৰ্থনীতিবিদ ইংগো পিটাৰলে বছৰৰ মাজভাগত বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাঙি ধৰা তথ্য অনুসৰি ভাৰতত বৃদ্ধি পোৱা গ্ৰাহকৰ চাহিদা, ৰাজহুৱা বিনিয়োগ আৰু সেৱা ৰপ্তানিৰ বৃদ্ধিয়ে ইয়াৰ অৰ্থনীতিত সহায় কৰিছে। প্ৰতিবেদনখনে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন পূৰ্বৰ 6.6%ৰ পৰা 6.4%লৈ কিছু হ্ৰাস কৰিছে বুলি উল্লেখ কৰিছে, কিন্তু অহা বছৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ পুনৰ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগৰ সঞ্চালক শান্তনু মুখাৰ্জীয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ অৰ্থনীতি, গাঁথনিগত সংস্কাৰ আৰু উন্নত কৰ ৰাজহক মূল শক্তি হিচাপে আলোকপাত কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ উৎস শক্তিশালী শোধন ক্ষমতা, বৃহৎ বৈদেশিক মুদ্ৰা মজুত আৰু বিত্তীয় নমনীয়তাই মধ্যপ্ৰাচ্যৰ উত্তেজনা আৰু হৰমুজ জলদ্বীপত লোৱা ব্যাঘাতৰ ফলত তেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাছপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। দীৰ্ঘদিনীয়া দাবীৰ পাছতে পশ্চিম ৰেলৱে নতুন ৰেল সেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৰ ফ্লেগ অফ কৰিব। পশ্চিম ৰেলৱেৰ চৰকাৰী সূত্ৰৰ অনুসৰি ৰাজস্থানৰ জালোৰ, ভিন্দি আৰু পালি হৈ দিল্লী পোৱাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰিব। ভুজৰ পৰা পুৱা 11:00
বজাত যাত্ৰা আৰম্ভ কৰা এই ৰেলখনে পিছদিনা প্ৰায় একে সময়তে দিল্লীত উপস্থিত হ'ব। এই ৰেলসেৱাৰ প্ৰৱৰ্তনৰ ফলত বৰ্তমানৰ ভুজ বেৰেলী আৰু ভুজ দিল্লীৰ চেৰাই ৰোহিল্লা ৰেলত যাত্ৰীৰ বোজা হ্ৰাস পাব বুলি আশা কৰা হৈছে।

0: ইয়াৰ উপৰিও কচ্ছ পৰা ৰাজস্থানৰ কেইবাখনো ডাঙৰ চহৰৰ লগতে ৰাজধানীলৈ উন্নত ৰেল সংযোগৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে পূৰ্বৰ 7 মে'ৰ পৰিৱৰ্তে 31 মে'লৈ প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ বৃদ্ধি কৰিছে। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে জাতিটোৰ ঐতিহ্যৰ গৌৰৱ পুনৰ জগাই তোলা আৰু ইয়াৰ স্বাধীনতা গঢ় দিয়া আদৰ্শসমূহৰ সৈতে এক সংযোগৰ সৃষ্টি কৰি ভৱিষ্যতৰ সংজ্ঞা অব্যাহত ৰখা। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনে চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু নাগৰিকসকলক বন্দে ভাৰতৰ পুনৰ কল্পনা কৰাত জড়িত কৰিবলৈ চেষ্টা কৰে। এই প্ৰতিযোগিতাখন ৰীল, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক ছবি আৰু চুটি ছবিকে লৈ 3টা শিতানত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিভিন্ন শিতানত 50 লাখ টকা পৰ্যন্ত মূল্যৰ বঁটা প্ৰদান কৰা হ'ব বুলিও জনোৱা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে নিয়োগ আৰু ব্যৱসায়িক সুযোগৰ সৈতে সংযুক্ত হলে ভাষা এটাৰ বৃদ্ধি দ্ৰুত হয়। তেওঁ দৃঢ়তাৰে কয় যে হিন্দী বাধ্যতামূলক কৰা হোৱা নাই যদিও চৰকাৰী কাম, বিজ্ঞান প্ৰযুক্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ভাষাটো প্ৰচাৰ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ হিন্দী পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি ডঃ সিঙে কয় যে যেতিয়া কোনো ভাষা জীৱিকাৰ সৈতে জড়িত হৈ পৰে তেতিয়া ইয়াৰ গ্ৰহণযোগ্যতা স্বাভাৱিকতে সম্প্ৰসাৰিত হয়। বিশেষকৈ বহুজাগতিক কোম্পানীসমূহৰ কৰ্মসংস্থাপনৰ চাহিদা বৃদ্ধিৰ বাবে যুৱক যুৱতীসকলৰ মাজত হিন্দী শিকিবলৈ আগ্ৰহ বৃদ্ধি পোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ দৰ্শকৰ মাজলৈ যাবলৈ ডিজিটেল প্লেটফৰ্মত সৰল হিন্দী ভাষাত বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়বস্তু উপলব্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে মাতৃভাষাত শিক্ষাই বুজাবুজিৰ উন্নতি সাধন কৰে আৰু কাৰিকৰী শব্দসমূহে বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা নিশ্চিত কৰে বুলি উল্লেখ কৰে। শ্ৰীসিঙে বৈজ্ঞানিক গৱেষণা আৰু প্ৰশাসন, ডিজিটেল যোগাযোগৰ ক্ষেত্ৰত হিন্দীৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ ব্যৱস্থাৰ বিষয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নতুনকৈ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীটত নিৰাপদ, সুৰক্ষিত আৰু ন্যায্য পৰিচালনা সুনিশ্চিত কৰিবলৈ অধিক সতৰ্কতা আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি শ্ৰীপ্ৰধানে এই কথা প্ৰকাশ কৰে। বৈঠকৰ সময়ৰ বেনামী অনলাইন গ্ৰুপৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত ভুল তথ্যৰ ক্ৰমবৰ্ধমান বিস্তৃতিক লৈও উদ্বেগ প্ৰকাশ কৰে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীপ্ৰধানে শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি ভুল তথ্যসমূহ ক্ষিপ্ৰতাৰে ৰোধ কৰি পৰীক্ষা ব্যৱস্থা সুকলমে পৰিচালনা কৰিব লাগিব বুলি উল্লেখ কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত আজি শিলিগুৰিৰ উত্তৰবংগ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীঅধিকাৰীয়ে কয় যে উত্তৰবংগৰ সামগ্ৰিক উন্নয়ন তেওঁৰ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়। বৈঠকত সাংসদ আৰু বিধায়কৰ লগতে উত্তৰবংগ দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ 5খন জিলাৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনিক বিষয়াই ভাগ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ান্ছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাশ্যপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক আৰিফুল হকৰ কণ্ঠত দুটি গীত। প্ৰথম গীতৰ কথা ব্ৰজেন ৰায়চৌধুৰীৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত আৰিফুল হকৰ কণ্ঠ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে ব্ৰজেন ৰায়চৌধুৰী আৰু সূৰ্যকুমাৰ ৰাজাৰ। এয়া আকাশবাণী নগাঁও।
1: ৰোহনৰ ৰিয়াৰ প্ৰেম কাহিনী খেল হৈ গ'ল আৰম্ভ। দুয়ে খালে ইটালিয়ান খাদ্য। ৱেটাৰে ঘূৰালে স্পিন, 4000ৰ আহিল বিল। ৰোহনৰ বুকুখনে জোৰত ধক ধক কৰিল। তেওঁ নিজৰ ৱালেট পাহৰি কৰিলে ভুল। ৰিয়াই কৰিলে ডিজিটেল পেমেণ্ট, হৈ পৰিল কুল। আপুনিও কিউআৰ কোড স্কেন কৰি UPI কৰক পেমেণ্ট। ডিজিটেল পেমেণ্ট কৰি জিকক জীৱনৰ সকলো টুৰ্ণামেণ্ট। ভাৰতে কৰে ডিজিটেল ধন পৰিশোধ।
2: সকলো লেনদেন এতিয়া হ'ল সহজ।
0: আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। সুৰ লহৰী অনুষ্ঠানত প্ৰথমে শুনক ছাব্বিৰ কুমাৰৰ কণ্ঠত বেটা বোলছবিখনৰ এই গীতটি।

সুৰলহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, এতিয়া অসমীয়াত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। বিজেপিৰ ৰঞ্জিত কুমাৰ দাসে অধ্যক্ষ পদৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহঁতগুৰিৰ সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰি অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE পৰীক্ষা অহা 1-12 জুনলৈ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ আজি দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। আৰু IPL

প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি সাপুৰলৈ পাঁচ অভাৰত তিনিটা উইকেট হেৰুৱাই 34 ৰান সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও আৰম্ভ কৰিছো খেলপথাৰ।
1: 2026ৰ বিশ্বকাপ ফুটবলত 48খন দেশে ভাগ ল'ব। উত্তৰ আমেৰিকা মহাদেশৰ দেশত্ৰয় ক্ৰমে আমেৰিকা, মেক্সিকো, কানাডাত 2026ৰ 11 জুনত ফুটবলৰ বিশ্বযুদ্ধ সমগ্ৰ ফুটবল প্ৰেমী বিশ্বই চাবলৈ উদগ্ৰীৱ হৈ আছে। দুভৰিৰ চন্দুময় গতিৰে বিশ্বৰ ফুটবল প্ৰেমীৰ অন্তৰ জিনিবলৈ 2026ৰ 11 জুনলৈ ফুটবল অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কোনে শেষ হাঁহি মাৰিব? বিশ্বকাপ মানে উত্তেজনা আৰু ৰোমাঞ্চ। প্ৰতিখন খেলতেই থাকিব ভিন্ন আকৰ্ষণৰ ৰূপ। 11 জুনৰ পৰা 19 জুলাইলৈকে আমেৰিকা, মেক্সিকো আৰু কানাডাত এটা সম্পূৰ্ণ মাহতকৈ বেছি দিন সকলোকে আকৃষ্ট কৰি ৰাখিব এটা ঘূৰণীয়া বলে। ক্ৰীড়া বিশ্বত ফুটবলেই সৰ্বাধিক জনপ্ৰিয় খেল। 1930চনৰ দক্ষিণ আমেৰিকাৰ উৰুগুৱেৰ পৰা উত্তৰ আমেৰিকা মহাদেশৰ দেশত্ৰয় ক্ৰমে আমেৰিকা, মেক্সিকো, কানাডা 2026চনলৈকে বিশ্বকাপৰ 23টা সংস্কৰণত ভৰি দিবগৈ। প্ৰথম অংশগ্ৰহণকাৰী 13টা দল, তাৰ পাছত 32টা দল আৰু বৰ্তমান 48টা দললৈ খেল সম্প্ৰসাৰণ হ'ল। বিশ্বকাপ ফুটবলৰ শুভাৰম্ভ হৈছিল 2জন ফৰাচী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত। তেওঁলোক আছিল জুলে ৰিমে আৰু হেনৰি ডেলানে। বিশেষকৈ জুলে ৰিমেৰ অৱদান অতুলনীয়। বিশ্বৰ দেশবোৰক একত্ৰিত কৰি ফুটবল বিপ্লৱ বিয়পাই দিয়াৰ ক্ষেত্ৰত এই দুগৰাকী ফৰাচী ব্যক্তিৰ ত্যাগক সদায় স্বীকাৰ কৰিব লাগিব। ফুটবলতে গোটেই জীৱন উচৰ্গা কৰা জুলে ৰিমেই বিশ্বকাপৰ প্ৰথম ট্ৰফিটোৰ যাৱতীয় খৰচ বহন কৰিছিল। 18 কেৰেট সোণৰ 11 পাউণ্ড ওজনৰ 35 ইঞ্চি উচ্চতাৰ এই কাপৰ বাবেই ৰিমেই খৰচ কৰিছিল 17,000 পাউণ্ড। পাছত ৰিমেৰ ত্যাগক স্বীকৃতি জনাই ফিফাই 1946চনৰ পৰা বিশ্বকাপৰ ট্ৰফিটো জুলে ৰিমে কাপ বুলি নামাকৰণ কৰে। সমগ্ৰ বিশ্বত ফুটবল এতিয়া কেৱল খেল হিচাপেই পৰিচিত নহয়, ই বিশ্ব ভাতৃত্বৰ বাটকটীয়া এটা মাধ্যমো। কেৱল ষ্টেডিয়ামৰ দৰ্শকৰ মাজতেই নহয়, টেলিভিশ্যন যোগে উপভোগ কৰা মানুহখিনিক পাহৰাই ৰাখে তেওঁলোক যে বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোক। বিমল আনন্দৰ মাজত ইজনে সিজনক আঁকোৱালি ধৰে। বিশ্ব ভাতৃত্ব আৰু বিশ্ব শান্তিৰ বাবে ফুটবল কিমান শক্তিশালী তাক নকলেও সকলোৰে অনুমেয়। 2026চনৰ 11 জুনৰ দিনা আৰম্ভ হ'ব লগা বিশ্বকাপ ফুটবলত বৃহৎ পৰিৱৰ্তন অনা হৈছে। নিয়ম অনুসৰি ফুটবল খেল এখন 90 মিনিটৰ হ'ব লাগে, কিন্তু 2026ৰ বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেছ হ'ব কমেও 96 মিনিটৰ। অৱশ্যে সেই অতিৰিক্ত 6 মিনিট খেলৰ বাবে নহয়, মেচৰ মাজত বিৰতি হিচাপে আবণ্টন দিয়া হৈছে। 2026চনৰ বিশ্বকাপ ফুটবলত হাইড্ৰেশ্যন ব্ৰেক হ'ব। গৰম দেশত ফুটবল খেলিলে হাইড্ৰেশ্যন ব্ৰেক দিয়া হয়। আমেৰিকা, মেক্সিকো আৰু কানাডাত হ'ব লগা ফুটবল খেলসমূহৰ অধিকাংশ মেচ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হ'ব বাবেই উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি হাইড্ৰেশ্যন ব্ৰেক লোৱাটো গুৰুত্বপূৰ্ণ। এই কথা চিন্তা কৰি ফিফাই এইবাৰ বিৰতি বাধ্যতামূলক কৰিছে। 2026চনৰ বিশ্বকাপ ফুটবলৰ 2টা অৰ্ধতে হাইড্ৰেশ্যন ব্ৰেক লোৱা হ'ব। প্ৰতিখন মেচতে প্ৰতিটো অৰ্ধৰ 22 মিনিটৰ পাছত হাইড্ৰেশ্যন ব্ৰেক লোৱা হ'ব বুলি ফিফাই জনায়। এই বিৰতি 3 মিনিট সময় নিৰ্ধাৰণ কৰা হৈছে। এয়া কেৱল খোৱা পানীৰ আৰু ফুটবলাৰসকলৰ জিৰণি লোৱাৰ বাবে লোৱা হৈছে। ইয়াৰ উপৰি আঘাতৰ সময় যোগ কৰা হ'ব। 2026ৰ 11 জুনৰ পৰা আৰম্ভ হ'ব।

0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰু প্ৰথম খেলত দক্ষিণ আফ্ৰিকাই আয়োজক মেক্সিকোৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এইবাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 48খন দেশৰ মাজত 80খন খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্বৰ সূচী এনেধৰণৰ। গ্ৰুপ এ, মেক্সিকো, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, চেক গণৰাজ্য। গ্ৰুপ বি, কানাডা, বছনিয়া আৰু হাৰ্জেগোভিনা, কাটাৰ, ছুইজাৰলেণ্ড। গ্ৰুপ চি, ব্ৰাজিল, মৰক্কো, হাইটি আৰু স্কটলেণ্ড। গ্ৰুপ ডি, আমেৰিকা, পাৰাগুৱে, অষ্ট্ৰেলিয়া, তুৰস্ক। গ্ৰুপ ই, জাৰ্মেনী, কুৰাকাও, আইভৰি কোষ্ট, ইকুৱেডৰ। গ্ৰুপ এফ, নেডাৰলেণ্ডছ, জাপান, ছুইডেন, টিউনিছিয়া। গ্ৰুপ জি, বেলজিয়াম, ইজিপ্ত, ইৰাণ, নিউজিলেণ্ড। গ্ৰুপ এইচ, স্পেইন, কেপভাৰ্ডে, ছৌদি আৰৱ, উৰুগুৱে। গ্ৰুপ আই, ফ্ৰান্স, ছেনেগাল, ইৰাক, নৰৱে। গ্ৰুপ জে, আৰ্জেণ্টিনা, আলজেৰিয়া, অষ্ট্ৰিয়া, জৰ্ডান। গ্ৰুপ কে, পৰ্তুগাল, কংগো, উজবেকিস্তান, কলম্বিয়া। গ্ৰুপ এল, ইংলেণ্ড, ক্ৰোৱেছিয়া, ঘানা, পানামা। আহি থকা 11 জুনৰ পৰা 19 জুলাইলৈকে চলিবলগীয়া ফিফা বিশ্বকাপ ফুটবলৰ চেম্পিয়নে লাভ কৰিব 5 কোটি মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় 452 কোটি টকা। ৰাণাৰ্ছ আপ দলে লাভ কৰিব 3.3 কোটি মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰাৰ হিচাপত ইয়াৰ মূল্য 298.3 কোটি টকা। তৃতীয় স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰিব 261 কোটি টকা। চতুৰ্থ স্থানপ্ৰাপ্তই লাভ কৰিব 243 কোটি টকা। কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱা প্ৰতিটো দলে 19 নিযুত ডলাৰ, ভাৰতীয় হিচাপত প্ৰায় 171.8 কোটি টকা লাভ কৰিব। 48টা দলৰ মাজত হ'বলগীয়া বিশ্বকাপ ফুটবলখনৰ 33ৰ পৰা 48 নম্বৰ স্থানত থকা দলসমূহে লাভ কৰিব 81 কোটি টকাকৈ। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে সকলো দলে পাব 13 কোটি টকা। অৰ্থাৎ বিশ্বকাপ খেলিবলৈ যোৱা যিকোনো দেশে ন্যূনতম 94 কোটি টকাৰ পুৰস্কাৰৰ ধন লাভ কৰিব। মুঠতে 2026চনৰ বিশ্বকাপ ফুটবলৰ বাবে ফিফাই পুৰস্কাৰৰ ধন হিচাপে ব্যয় কৰিব 6,563 কোটি টকা। আমেৰিকা, মেক্সিকো, কানাডাত 2026ৰ বিশ্বকাপ ফুটবল মহাসমৰত কেইবাখনো সৰু ডাঙৰ নতুন দেশে স্থান পোৱাত এইবাৰ বিশ্বকাপ নিশ্চয় আমোদজনক হ'ব। দক্ষিণ আমেৰিকাৰ ক্ষুদ্ৰতম দেশ কুৰাকাও, আফ্ৰিকা মহাদেশৰ কেপভাৰ্ডে, এছিয়া মহাদেশৰ উজবেকিস্তান আদি দেশে কেনেধৰণৰ পাৰদৰ্শিতা দেখুৱাব সেয়া বিশ্ববাসীয়ে আগ্ৰহেৰে বাট চাই আছে। ভাৰতবৰ্ষৰ প্ৰায় 150 কোটি মানুহৰ মাজৰ পৰা 11জন খেলুৱৈ উলিয়াব নোৱাৰাটো কিমান পৰিতাপৰ কথা ভাবিলে আচৰিত লাগে।
1: প্ৰিয় শ্ৰোতা, সমগ্ৰ অসমবাসীকে কন্দুৱাই অসম ফুটবলক সমৃদ্ধ কৰি গিলবাৰ্টছন চাংমা গলগৈ উভতি নহাৰ বাটেৰে অসমৰ ফুটবল জগতখনৰ বাবে জীৱন্ত কিংবদন্তী স্বৰূপ আছিল গিলবাৰ্টছন চাংমা। ডাক্তৰ তালিমেৰণ আও, নলিনী চৌধুৰী, জিতেন চৌধুৰী, শৰৎ দাস, ভাৰত চৌধুৰী, তছেন বৰা আদিৰ দৰে স্বকীয় প্ৰতিভাৰে সুদক্ষ ফুটবলাৰ হিচাপে উজ্বলি উঠিছিল গিলবাৰ্টছন চাংমা। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইখন আগশাৰীৰ ফুটবল প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰি অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰি তুলিছিল। অসম ফুটবলৰ ৰাজপুত্ৰ বুলি ক'ব পৰা এইগৰাকী প্ৰতিভাধৰ খেলুৱৈৰ জন্ম হৈছিল 1955চনৰ 21 এপ্ৰিল তাৰিখে ডিব্ৰুগড়ত। তেখেতৰ পিতৃৰ নাম আছিল চাইলেনচন মমিন আৰু মাতৃৰ নাম কৰুণা চাংমা। ডিব্ৰুগড় পাব্লিক স্কুলত 10ম শ্ৰেণীলৈকে পঢ়ি 1970চনত তেখেতে শিক্ষা পৰ্ব সামৰে। 1971চনত তেখেতে প্ৰথম অসম আৰক্ষী বাহিনীত যোগদান কৰে। সেই সময়ত আৰক্ষী বাহিনীত পুনা আও, মহম্মদ নাকি, ইউছুফ খান আদিৰ দৰে সুদক্ষ ফুটবলাৰসকল আছিল। চাংমাই তেখেতসকলৰ খেল চাই অনুপ্ৰাণিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত তেখেতসকলৰ অধীনত প্ৰশিক্ষণ লাভৰো সুবিধা পাইছিল। 1972চনত তেখেতে গোলাঘাট জিলাৰ পৰা অসম আৰক্ষী দলৰ হৈ

0: মাণ্ডলিক আৰক্ষী টুৰ্ণামেণ্টত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰে। 1973 চনত চাংমাই গোলাঘাটৰ হৈ আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট খেলি ৰাজ্যিক দলত নিজৰ স্থান নিগাজি কৰি লয়। 1973 চনৰ পৰা 1980 চনলৈকে তেখেতে অসম আৰক্ষীৰ হৈ ছবাৰকৈ ৰাজ্যিক দলত খেলিছিল। গোলাঘাট জিলা দলত তেখেতে 1982 চনলৈকে খেলি তিনিবাৰ চেম্পিয়ন হৈছিল। তদুপৰি তেখেতে 1978 আৰু 1979 চনত দলৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল। সেই সময়ৰ খ্যাতিমান ফুটবল প্ৰশিক্ষক চন্দন সিং, কামিনী সিং, সনাতন সিং আদিয়েও তেখেতক বিশেষ গুৰুত্ব দিছিল। অসম আৰক্ষীৰ ৰাজ্যিক দলে সেই সময়ত সন্তোষ ট্ৰফিত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল যদিও চাংমাৰ চমকপ্ৰদ খেলে সকলোকে আপ্লুত কৰাই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ প্ৰতিভাৰ সুনাম বিয়পি পৰিছিল। প্ৰতিযোগিতাৰ খেলবোৰ বেছ ৰোমাঞ্চকৰ তথা উপভোগ্য কৰি তুলিছিল। তেতিয়া অসম ফুটবলৰ উত্তৰণ, সফলতা আৰু অভাৱনীয় জনপ্ৰিয়তাৰ আঁৰৰ মূল ব্যক্তিগৰাকীয়ে আছিল গিলবাৰ্টছন চাংমা। তেখেত দলত থাকিলে সেই খেলৰ গতি আৰু উত্তেজনাই সুকীয়া হৈ পৰিছিল। 1973 চনত সন্তোষ ট্ৰফিৰ এখন খেলত অসমে পাঞ্জাবৰ বিপক্ষে 1-1 ড্ৰ খেলাৰ বিপৰীতে 1976 চনত পূৰ্বৰ চেম্পিয়ন কেৰালাক 1-1 পৰাজিত কৰিছিল। অসমৰ হৈ এই দুয়োখন খেলতে নিৰ্ণায়ক গ'ল দুটা কৰিছিল গিলবাৰ্টছন চাংমাই। সেয়েহে অন্য ৰাজ্যৰ শক্তিশালী দলৰ বিপক্ষে দেখুওৱা এনেধৰণৰ ক্ৰীড়া নৈপুণ্যৰ সুবাদতে তেখেতে 1976 চনত এছিয়ান গেমছৰ বাছনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰে। 1975 চনত তেখেতে ভাৰতীয় জাতীয় ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু সেই বছৰেই তেখেতে ইণ্ডোনেছিয়াত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টত খেলিবলৈ যায়। তাত চাংমাই জাতীয় দলৰ হৈ দক্ষিণ কোৰিয়া, টাইৱান আৰু থাইলেণ্ডৰ বিৰুদ্ধে 3খনকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত অংশ লৈছিল। অসম ফুটবলৰ সোণালী যুগত বৰ্ণিল অধ্যায়ৰ সূচনা কৰা গিলবাৰ্টছন চাংমাই ৰাজ্যখনৰ অন্যতম শ্ৰেষ্ঠ ফৰৱাৰ্ড খেলুৱৈ হিচাপে 8 ATPA শ্বিল্ড, 6 স্বাধীনতা দিৱস কাপ, 5 ডুগৰ শ্বিল্ড আৰু 1 বৰদলৈ ট্ৰফি আৰু কেপ্টেইন এন এম গুপ্ত ট্ৰফি জয় কৰিছিল। 1976 চনত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ কোৰিয়াৰ হেনয়াং বিশ্ববিদ্যালয় আৰু অসম আৰক্ষী একাদশৰ মাজত অনুষ্ঠিত প্ৰদৰ্শনী খেলখনত চাংমাই দিয়া অবিশ্বাস্য গলটোৰ স্মৃতি ৰাজ্যখনৰ ফুটবল প্ৰেমীৰ মাজত বহুদিনলৈকে সজীৱ হৈ আছিল। তেনেদৰে 1982 চনৰ স্বাধীনতা দিৱস কাপৰ ফাইনেলত পাঞ্জাবৰ বিৰুদ্ধে একমাত্ৰ গলটো দি দলক বিজয়ী কৰোৱাত চাংমাই অনবদ্য ভূমিকা লৈছিল। এনেকুৱা অনেক উদাহৰণ তেখেতৰ ক্ৰীড়া জীৱনত উজ্জ্বল আৰু স্মৰণীয় হৈ আছে। অসম আৰক্ষী ফুটবল দলক 1 চেম্পিয়নৰ খিতাপেৰে সুশোভিত কৰি শক্তিশালী ৰূপত দলটো প্ৰতিষ্ঠিত কৰি থৈ যোৱা চাংমাৰ দৰে সুদক্ষ ফুটবলাৰ হয়তো অসমত দ্বিতীয় এগৰাকী নোলাব। সেয়েহে বিশিষ্ট ক্ৰীড়া নিবন্ধকাৰ লোকেশ্বৰ গগৈয়ে তেখেতৰ অসম ফুটবল নামৰ গ্ৰন্থখনত সঠিকভাৱেই লিখিছে, দুৰন্ত গতিসম্পন্ন এই ফুটবলাৰে ওৱান টাচ গেম খেলি ভাল পাইছিল। তেওঁ বল পালে বলটো কাক বা ক'ত সজাই দিব সেই কথা প্ৰতিপক্ষই অনুমান কৰা কঠিন, আৰু কেতিয়াবা কঠোৰ মাৰ্কিঙৰ মাজেৰে কৰা ছাডেন ভলীৰে প্ৰতিপক্ষক ক্ষত বিক্ষত কৰিছিল। মুঠতে গিলবাৰ্টছন চাংমা অসম ফুটবলত অভ্যুদয় হোৱা কলা কৌশলত চহকী শেষৰজন ফুটবলাৰ। চাংমাই 1987 চনত শেষবাৰৰ বাবে বৰদলৈ ট্ৰফি খেলি নিজৰ বৰ্ণময় ক্ৰীড়া জীৱনৰ সামৰণি মাৰিছিল। তেনেদৰেই চাকৰি কৰ্মজীৱনৰ পৰাও তেখেতে প্ৰথম আৰক্ষী বাহিনীত ছেকেণ্ড ইন কামাণ্ড হিচাপে 2010 চনত অৱসৰ গ্ৰহণ কৰে। এগৰাকী সফল তথা সুনিপুণ ফুটবলাৰ হিচাপে তেখেতক 2017 চনত গোলাঘাট জিলা ক্ৰীড়া সংস্থাই প্ৰথমবাৰৰ বাবে এক বিশেষ বঁটাৰে সন্মানিত কৰিছিল। তেনেদৰেই 2019 চনত হাউলি ৰাস উদযাপন সমিতিয়ে তেখেতলৈ আগবঢ়াইছিল বিশেষ সন্মান। 2023 চনত অসম চৰকাৰৰ তৰফৰ পৰা তেখেতক প্ৰদান কৰা হৈছিল অসম সৌৰভ বঁটা। ৰাজ্যৰ ফুটবল জগতত মেন উইথ গোল্ডেন বুট হিচাপে খ্যাতিমান হোৱা এগৰাকী মহান ফুটবলাৰৰ 2026 চনৰ 3 এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্তি ঘটে আৰু ইয়াৰ লগে লগে অসম ফুটবলৰ এক সোণালী অধ্যায়ৰো জীৱনিকা পৰে।
1: শ্ৰোতাসকল, শেহতীয়াকৈ অসমৰ মায়ংক চক্ৰৱৰ্তীয়ে গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ অনন্য সুখ্যাতি কঢ়িয়াই আনিছে। ইতিপূৰ্বে অসমতো বাদেই উত্তৰ পূৰ্বাঞ্চলৰে কোনো দবা খেলুৱৈয়ে এনে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। গতিকে গ্ৰেণ্ড মাষ্টাৰৰ সন্মান অৰ্জন কৰা মায়ংকই হ'ল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী দবা খেলুৱৈ। মায়ংকে ছুইডেনৰ ৰাজধানী ষ্টকহোমত 9 মাৰ্চৰ পৰা 14 মাৰ্চলৈকে অনুষ্ঠিত হোৱা অষ্টম গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট য়ং টেলেণ্ট প্ৰতিযোগিতাত তৃতীয় তথা চূড়ান্ত নৰ্মছ লাভ কৰি গ্ৰেণ্ড মাষ্টাৰৰ বাবে প্ৰয়োজনীয় মাপকাঠি পূৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে তেওঁৰ ফিডে ৰেটিং পইণ্ট 25ৰ সীমা অতিক্ৰম কৰে। উল্লেখযোগ্য যে দবা খেলুৱৈসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিহে ৰেটিং প্ৰদান কৰা হয় আৰু সেই মৰ্মে তেওঁলোকে স্থান লাভ কৰে। 1000 পইণ্টৰ পৰা এই ৰেটিং আৰম্ভ হয়। গ্ৰেণ্ড মাষ্টাৰৰ যোগ্যতা অৰ্জন কৰিবলৈ হ'লে ৰেটিং অতি কমেও 2500 পইণ্ট হ'বগৈ লাগে। ইতিমধ্যে আন্তৰ্জাতিক ৰেটিঙৰ সেই সীমা সফলতাৰে অতিক্ৰম কৰাৰ বাবে মায়ংকে গ্ৰেণ্ড মাষ্টাৰৰ স্বীকৃতি লাভ কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ হ'ল ভাৰতৰ 94 সংখ্যক গ্ৰেণ্ড মাষ্টাৰ। শ্ৰোতাসকল, ইতিপূৰ্বে মায়ংকে দবাত একাধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। 2025 চনত তেওঁ আবুধাবিত অনুষ্ঠিত হোৱা 31 সংখ্যক আবুধাবি চেছ ফেষ্টিভেল একাডেমি ব্লিজ 2025ৰ খিতাপ লাভ কৰিছিল। 2021 চনত তেওঁ 11 বছৰ তলৰ ল'ৰাৰ শাখাত ভাৰত তথা এছিয়াৰ 1 নম্বৰ আৰু বিশ্বৰ 6 নম্বৰ ৰেংকিঙত আছিল। সেই সময়ত তেওঁৰ ৰেটিং পইণ্ট আছিল 2158। সেই বছৰে তেওঁ ছাৰ্বিয়াত অনুষ্ঠিত এখন টুৰ্ণামেণ্টত খেলি ৰেটিং পইণ্ট 2185লৈ বৃদ্ধি কৰিছিল। মায়ংকে পূৰ্বতে দবাত 9 বছৰৰ তলৰ শাখাত ৰাষ্ট্ৰীয় ৰূপৰ পদক আৰু 11 বছৰৰ তলৰ শাখাত ৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰিছিল। তদুপৰি তেওঁ শ্ৰীলংকাত অনুষ্ঠিত 10 বছৰৰ তলৰ এছিয়ান দবা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ লগতে পশ্চিম এছিয়ান চেম্পিয়নশ্বিপ 2019ৰ ক্লাছিকেলত সোণৰ পদক আৰু ব্লিজত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 2024 চনত গুৱাহাটীৰ ছাউথ পইণ্ট স্কুলৰ ছাত্ৰ হিচাপে মায়ংকে দবা খেলত দেখুওৱা অনন্য পাৰদৰ্শিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছৰ স্বীকৃতি লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, গুৱাহাটীৰ পাণ্ডু অঞ্চলৰ সুসন্তান মায়ংকৰ জন্ম হৈছিল 2009 চনত। তেওঁৰ পিতৃ কেশৱ চক্ৰৱৰ্তী আৰু মাতৃ ডাক্তৰ মনমিতা চক্ৰৱৰ্তী। ক্ৰীড়াক্ষেত্ৰত মায়ংকে যাতে সফলতাৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে পিতৃ মাতৃ দুয়োগৰাকীয়েই যথেষ্ট ত্যাগ আৰু পৰিশ্ৰম কৰিব লগা হৈছে। মাতৃ চিকিৎসক হোৱাৰ বাবে সকলো সময়তে তেওঁৰ সৈতে যাব নোৱাৰে, সেয়েহে পিতৃয়েই তেওঁৰ সংগ দিছিল। ভাৰতৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ লাভ কৰা দবা খেলুৱৈ আছিল বিশ্বনাথন আনন্দ। 18 বছৰ বয়সত এই কৃতিত্ব লাভ কৰা আনন্দে পৰৱৰ্তী সময়ত 5 বাৰকৈ বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেনেদৰে মায়ংকে 17 বছৰ বয়সতে গ্ৰেণ্ড মাষ্টাৰৰ কৃতিত্ব লাভ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বিৰল সন্মান আৰু সুখ্যাতি কঢ়িয়াই আনিছে। অসমত ক্ৰিকেট, ফুটবল, বক্সিং, টেনিছ, লন বল, বেডমিণ্টন আদিৰ দৰেই দবা খেলতো নতুন প্ৰজন্মৰ বহুকেইগৰাকী খেলুৱৈয়ে নিজৰ প্ৰতিভা আৰু পাৰদৰ্শিতাৰে একাধিক পদক অৰ্জন কৰি ৰাজ্যখনৰ সুনাম বৃদ্ধি কৰি তুলিছে। 1960 চনত বডিউজ জামান, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সন্মিলিত প্ৰচেষ্টাত গঠিত হোৱা সদৌ অসম দবা সংস্থাই ৰাজ্যখনৰ আগশাৰীৰ দবা খেলুৱৈসকলৰ বিশ্বমুখী যাত্ৰা

0: তাত অনবদ্য অবদান আগবঢ়াই আহিছে। তেনেদৰে দবা খেলৰ জৰিয়তে অসমলৈ বিশেষ সুনাম কঢ়িয়াই অনা নবীন প্ৰবীণ খেলুৱৈসকলৰ ভিতৰত দীপক ঘাটোৱাৰ, চন্দন কুমাৰ দাস, সৃঞ্জন ৰাজকুমাৰ গোহাঁই, নন্দন বৰুৱা, মহাশ্বেতা কুমাৰ, মৃন্ময় ৰাজখোৱা, বৰ্ষিতা চহৰীয়া, চাহিল দে, মায়ং চক্ৰৱৰ্তী, প্ৰতীতি বৰদলৈ, অনিৰুদ্ধ বৰুৱা, বিহান উপাধ্যায়, বিৰাজ উপাধ্যায়, শান্তনু বৰপাত্ৰ গোহাঁই, ধ্ৰুপদ কাশ্যপ, শ্ৰী জিৎ পাল, ঋষভ কুমাৰ, আৰাধ্যা ভৰদ্বাজ, আদিত্য দেৱ, অভিৰূপ শইকীয়া, বিৰাজ চাৰাউগী, সায়ং ঠাকুৰীয়া, ভৌমিক কিশোৰ দাস, ৰচিত কুমাৰ শ্বাহ, অনামিত্ৰা গোৱালা, মুগ্ধ কেওঁত আদিৰ নাম উল্লেখ কৰিব পাৰি।
1: আজিৰ খেলপথাৰ ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: খেলপথাৰ শুনিলে এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ উৎপল বৰাৰ মেণ্ডোলিন বাদন।

উৎপল বৰাৰ মেণ্ডোলিন বাদন শুনিলে। এয়া আকাশবাণী নগাঁও, আগবঢ়াইছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমে শুনক কল্লোল বৰঠাকুৰ আৰু বীণা পাঠকৰ কণ্ঠত সুৰেণ সুৰৰ পুতেক বোলছবিখনৰ এই গীতটি।

ৰবি চৌধুৰীৰ কণ্ঠত মীৰা ভজন শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এৰ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আঁহতগুৰিৰ সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোদ সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰ্লাডুবী ৰাজহ গাঁৱৰ 1,067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
1: জাগীৰোদ সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি যিমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ, যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে। মই
0: মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পূৰ্বে তেওঁ সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্যৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধিক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন জিলাত আজি পথ সুৰক্ষা সমিতিৰ মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। যোৰহাট জিলাত জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংঘটিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ দুৰ্ঘটনাপ্ৰৱণ ঠাইসমূহ চিনাক্তকৰণ আৰু পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তামোলপুৰ জিলাত পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ পৰ্যালোচনা কৰাৰ উপৰি দুৰ্ঘটনাপ্ৰৱণ এলেকাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, পথচিহ্ন স্থাপন আৰু জনসচেতনতা কাৰ্যসূচী অধিক সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কামৰূপ জিলাতো জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত আজি পথ সুৰক্ষা সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত পূৰ্বৰ সিদ্ধান্ত অনুসৰি গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে পথ সুৰক্ষা আৰু জনসাধাৰণৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশৰ আলোচনা কৰা হয়। বৈঠকত ৰঙিয়া চহৰৰ যান বাহন সম্পৰ্কীয় কেতবোৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হয়। ডিব্ৰুগড় জিলাত অনলাইন ব্যৱস্থাৰে ঔষধ যোগান ব্যৱসায় বন্ধৰ দাবীত প্ৰতিবাদ জনোৱাৰ লগতে অনুজ্ঞাপত্ৰ নথকা ফাৰ্মাচীসমূহৰ পঞ্জীয়ন বাতিলৰো দাবী জনোৱা হয়। শ্ৰীভূমি জিলাত আজি ধৰ্মঘটৰ বাবে অধিকাংশ ঔষধৰ দোকান বন্ধ থাকে। ঔষধ ব্যৱসায়ীসকলে অনলাইন মাধ্যমত ঔষধ বিক্ৰীৰ ফলত স্থানীয় ফাৰ্মাচীসমূহে গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি অভিযোগ তোলে। তেওঁলোকে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ আৰু ক্ষুদ্ৰ তথা মজলীয়া ব্যৱসায়ীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ চৰকাৰৰ প্ৰতি দাবী জনায়। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
2: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক পণ্ডিত ৰবিশংকৰৰ চিতাৰত ৰাগ ঝিনঝোটি, তবলা সংগত কৰিছে ওস্তাদ আল্লা ৰক্ষায়।

পণ্ডিত ৰবি শংকৰৰ সিতাৰ বাদনত এইবাৰ শুনক ৰাগ তিলক শ্যাম। তবলা সংগত কৰিছে ওস্তাদ আল্লা ৰক্ষা আৰু কানাই দত্তয়।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই পণ্ডিত ৰবি শংকৰৰ চিতাৰবাদনত ক্ৰমে ৰাগ ঝিঞ্জতি আৰু তিলকশ্যাম শুনিলে। তবলা সংগত কৰিলে ওস্তাদ আল্লা ৰক্ষা আৰু কানাই দত্তই। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে। আজিৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতে অন্ত পৰিল। এই একে বেণ্ডতে আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ পাব কাইলৈ পুৱা 5:50 পৰা। এতিয়া কাৰ্যকক্ষত গীতামণি শৰ্মা আৰু নিয়ন্ত্ৰণ কক্ষত পি কে ৰাজা আৰু ৰোহিত দাসৰ সৈতে মই উৎপল গোহাঁই বৰুৱাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।